সুপ্রভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 7 দিন, 1948 শকাব্দৰ ভাদ মাহৰ 3 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 25 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 43 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ষ্টুডিঅ'ত আছোঁ মই বিনীতা ডেকা, ডিউটি ৰুমত আছে সুশান্ত দত্ত, নিয়ন্ত্ৰণ কক্ষত আতিকুর রহমান, শেখ আব্দুল্লাহ আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিত শৰ্মা, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা। এতিয়া আগবঢ়োৱা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে মিতালী কলিতাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, সোণমাই বৰ্মন আৰু সংগীসকলৰ কণ্ঠৰ নাম, নৰেন দাসৰ কণ্ঠৰ লোকগীত, নিৰুপমা হাজৰিকা আৰু চাৰুলতা হাজৰিকা ডেকাৰ দ্বৈতকণ্ঠৰ চিয়াগীত আৰু নন্দিতা শৰ্মাৰ কণ্ঠৰ ভজনেৰে।

0: উত্তৰাধিকাৰ সূত্ৰত পোৱা বা স্বৰচিত। স্থান আৰু কালৰ সীমা ঈশ্বৰ নিৰ্দিষ্ট। একেটা বস্তুৱে একেটা সময়তে এডোখৰৰ বেছি ঠাই অধিকাৰ কৰিব নোৱাৰে। এই হ'ল স্থানৰ সীমা। একে কালতে এটাৰ বেছি ভাৱনা মনত ঠাই দিব নোৱাৰি। এয়া হ'ল কালৰ সীমা। আৰু যি মুহূৰ্ত গুচি যায় সেই মুহূৰ্ত আৰু উভতি নাহে। ইও কালৰেই সীমা। এইবোৰ ঈশ্বৰ নিৰ্দিষ্ট সীমা ভাঙিবৰ প্ৰয়োজন নহয়। বৰঞ্চ এইবোৰ সীমা অৱলম্বন কৰিলে আনন্দৰ বাটত আগবঢ়াটো সহজ হয়। দৃষ্টান্তৰূপে ক'ব পাৰি যে কালৰ যি দুটা সীমাৰ কথা কৈ অহা হ'ল, তাৰ ভিতৰত প্ৰথমটোৰ ফলত একাগ্ৰতা, মনোযোগ আৰু ঈশ্বৰত একনিষ্ঠা প্ৰবৃত্তি লাভ কৰিব পাৰি। ঈশ্বৰে এনে নিয়ম কৰি দিছে যে তেওঁৰ নিৰ্দিষ্ট সীমা ঠিক ঠিক অনুসৰণ কৰিব পাৰিলে সেই সীমা ক্ৰমে বহল হৈ যায় আৰু আমাক মুক্তিৰ সোৱাদে দি দি ক্ৰমে তেওঁৰ মুক্ত পথৰ পথিক কৰি তোলে। কিন্তু সংসাৰত যি ভাৱক দুখ কষ্ট বা নিৰানন্দ বোলো হওক, তাৰ কাৰণ উত্তৰাধিকাৰ সূত্ৰত পোৱা বা স্বৰচিত সীমাৰ সংকীৰ্ণতা মাত্ৰ। স্বৰচিত সীমালৈকো যথেষ্ট নিৰানন্দ আহে। সুন্দৰ বস্তুৰ সৌন্দৰ্য দেখি আমাৰ ভাল লাগে, কিন্তু যদি সেই সৌন্দৰ্যপ্ৰিয়তাক বিকৃত কৰি কেৱল বাহিৰৰ সৌন্দৰ্যৰ পিছত বলিয়া হওঁ আৰু সেই নিমিত্তে লোকৰ কোনো সুন্দৰ বস্তু দেখি তাক আত্মসাত কৰোঁ, তেনেহ'লে এটা লোভৰ সীমা আমি ৰচনা কৰিলোঁ। সেই লোভৰ ফলত হয়তো শাস্তি পাব পাৰোঁ আৰু কাজে কাজেই নিৰানন্দ আহিব পাৰে। শাস্তি নাপালেও যে চুৰি ধৰা পৰিবৰ ভয়, সেই ভয়েই লোভিয়াৰ যথেষ্ট শাস্তি। অনেকবিধ স্বৰচিত বা উত্তৰাধিকাৰ সূত্ৰত পোৱা সীমাই আমাক বৰ কষ্ট দিয়ে। মোটামুটিকৈ সেইবোৰ ছয় শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য। ঈশ্বৰক পাবলৈ হ'লে, নিৰানন্দ দূৰ কৰিবলৈ হ'লে, ভগৱানৰ আনন্দস্বৰূপ বুজিবলৈ গ'লে ছটা ৰিপুৰে এই বন্ধন ভাঙি দিব লাগিব। লগতে কি উত্তৰাধিকাৰ সূত্ৰত পোৱা, কি স্বৰচিত, উভয় প্ৰকাৰৰ সীমাকে নিৰ্মূল কৰিব লাগিব। কিন্তু ঈশ্বৰ প্ৰদত্ত সীমাবোৰৰ পৰা যি বাধা পোৱা যায়, সি আমাক অনন্তৰ বাটত আগবঢ়াইহে নিয়ে। ঈশ্বৰ আনন্দস্বৰূপ বুলি যেতিয়া জানিব পাৰিছোঁ, তেতিয়া কিয় আমি আমাৰ হিয়ালৈ কোনো প্ৰকাৰৰ দুখ সুখ নিৰানন্দ আহিবলৈ দিওঁ? অভয়দাতা পৰমেশ্বৰৰ আনন্দ যি জানিছে, তেওঁ কেতিয়াও ভয় নাপায় আৰু কোনেও তেওঁক ভয় দেখুৱাবও নোৱাৰে। নিৰানন্দ তেওঁৰ ওচৰৰ পৰা আঁতৰি পলায়। তোমালোকে সেই অনন্ত আনন্দ পৰমেশ্বৰক কেতিয়াও নেৰিবা।
1: আজিৰ মুকুতামালা সাহিত্যৰথি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গিৰিজা ৰয়ৰ কণ্ঠৰ লোকগীত।

গিৰিজা ৰয়ৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব দিনৰ 1:50 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুৰাধা পৰোৱালৰ কণ্ঠৰ ভজন।

নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 মিনিটত সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী অনুপ হাজৰিকা, সুৰ সংৰচনা যজ্ঞ বেজবৰুৱাৰ। নিশা 8:02 মিনিটত খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমত ক্ৰীড়া সংগ্ৰহালয়, এই বিষয়ে চিৰঞ্জীৱ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ সীমান্ত বৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 মিনিটত কৃষকবাণী অনুষ্ঠানৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত প্ৰতাপ কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ শিখামণি দত্তৰ। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:25 মিনিটত

গছৰ মাজে মাজে অনুষ্ঠানত নেত্ৰদান মহান দান এই সন্দৰ্ভত ডাক্তৰ গীতুমণি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। দিনৰ 12:30 বজাত আইদেউৰ বুলনিৰ লাইভ ফোন ইন অনুষ্ঠানৰ বিষয় দাঁতৰ যতন। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। তেখেতৰ সৈতে কথা পাতিব জোনালী বৰুৱাই। পুৱা 10:00 বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি শিক্ষক তথা সমাজকৰ্মী শিম্ভুৰাম হালৈ। তেখেতৰ সৈতে কথা পাতিছে সীমান্ত বাৰ্মাই। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ সাহিত্য শিতানত শুনিবলৈ পাব তনুশ্ৰী চৌধুৰীৰ কবিতা আৰু হীৰকজ্যোতি বৰুৱাৰ গল্প। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 বজাত লাইভ ফোন ইন গল্পটোৰ। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব ৰহিমা কলিতা বেগম, দিলীপ চৌধুৰী, পৰিণীতা গোস্বামী, ৰূপম ভূঞা, কুইন দাস আৰু বন্তি দত্ত বৰাৰ কণ্ঠৰ গীত। পুৱা 7:30 বজাত ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 বজাত নিউ বাতৰি। পুৱা 9:15 বজাত জিলাৰ ৰেহৰূপ, 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। দিনৰ 11:05 বজাত পৰাগমালা লাইভ, 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ 7ম খণ্ড। তেখেতৰ সৈতে আলাপত ভাগ লৈছে অশোক ভট্টাচাৰ্যই। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত পল্লৱী বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 বজাত প্ৰাসংগিক, 1:30 বজাত বাদ্য সংগীতৰ অনুষ্ঠানত শংকৰ দাসৰ মেণ্ডোলিনত লঘু সংগীতৰ সুৰ। ১:50 বজাত গিৰিজা ৰয়ৰ কণ্ঠৰ লোকগীত, 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 বজাত আধুনিক গীত। বিয়লি 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান। সন্ধিয়া 5:55 বজাত আৰু 7:05 বজাত বৃন্দগান, 6:40 বজাত সুনন্দা দাসৰ কণ্ঠৰ ভজন, 7:20 বজাত আকৌ শুনোৱা হওক, 7:35 বজাত পূবালীৰ সুৰত মানিক ৰাভা আৰু লগৰীয়াসকলে গোৱা ৰাভা গীত। নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, 9:00 বজাত চিত্ৰগীত, নিশা 10:00 বজাত ৰামধেনু। অনুষ্ঠান পৰিচিতি ইমানেই।

0: যোগাযোগ কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালোঁ এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
3: গ্ৰহাণু বা এষ্টেৰইড, প্ৰথম খণ্ড। বিভিন্ন সময়ত কেতবোৰ গ্ৰহাণু বা এষ্টেৰইডে পৃথিৱীৰ দিশত বেগেৰে আহি পৃথিৱীবাসীক সচকিত কৰি তোলে। এইধৰণৰ পৃথিৱীলৈ বিপদ কঢ়িয়াই আনিব পৰা এষ্টেৰইডসমূহৰ নাম ইউৰোপীয়ান স্পেচ এছ'চিয়েচন বা ইউৰোপীয় মহাকাশ সন্থাৰ ভয়াৱহ এষ্টেৰইড তালিকাত অন্তৰ্ভুক্ত কৰা হয়। নতুনকৈ এই তালিকাত অন্তৰ্ভুক্ত হোৱা এটা ভয়াৱহ এষ্টেৰইডৰ নাম হ'ল 2019 SU3। বৰ্তমান 46 ফুটৰ এই এষ্টেৰইডটো পৃথিৱীৰ পৰা কেৱল 0.00079 এষ্ট্ৰনমিকেল ইউনিট দূৰত্বত আছে। অৱশ্যে এই দূৰত্বও কম নহয়। মাইলৰ হিচাপত ই পৃথিৱীৰ পৰা প্ৰায় 73,435 মাইল দূৰৈত আছে। মহাকাশ বিজ্ঞানীসকলৰ মতে ই পৃথিৱীক খুন্দা মাৰিব 2084 চনৰ 16 ছেপ্টেম্বৰ তাৰিখে। অৱশ্যে পৃথিৱীৰ সৈতে 2019 SU3 খুন্দা মৰাৰ সম্ভাৱনা 152 ভাগৰ এভাগ। মজাৰ কথাটো এয়ে যে এই নতুন এষ্টেৰইডটো আৱিষ্কাৰৰ দুদিন আগতে 16 মিটাৰ ব্ৰেখৰ প্ৰায় 26,000 মাইল প্ৰতি ঘণ্টাত 2019 TW1 নামৰ আন এটা এষ্টেৰইডে পৃথিৱীৰ কাষেৰে পাৰ হৈ যায়। যোৱা বছৰৰ 8 অক্টোবৰত পৃথিৱীৰ কাষেৰে পাৰ হোৱাৰ সময়ত ইয়াৰ দূৰত্ব আছিল 3,51,000 মাইল। তীব্ৰ বেগে পৃথিৱীৰ দিশে অহা এই এষ্টেৰইডটোৰ বিষয়ে নাছাই শেষ মুহূৰ্ততহে

0: ধৰা পেলাইছিল। মঙ্গল গ্ৰহ আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত বহু হাজাৰ গ্ৰহাণু বা এষ্টৰইড আছে। আটাইতকৈ ডাঙৰ এষ্টৰইডৰ ছিৰিজৰ ব্যাস প্ৰায় 1000 কিলোমিটাৰ। 300 কিলোমিটাৰতকৈ বেছি ব্যাসৰ এষ্টৰইড মাত্ৰ 7টা, যদিও 1 কিলোমিটাৰতকৈ বেছি ব্যাসৰ গ্ৰহাণু লক্ষাধিক আছে। বেছিভাগ গ্ৰহাণুৰ কক্ষপথ মঙ্গল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত অৱস্থিত যদিও বৃহস্পতি, শনি আৰু শনি ইউৰেনাছৰ মাজৰ কক্ষপথত থকা গ্ৰহাণুও আছে। কিছুমান গ্ৰহাণুৱে উপবৃত্তাকাৰ কক্ষপথেদি মঙ্গলৰ কক্ষপথ আৰু পৃথিৱীৰ কক্ষপথ অতিক্ৰম কৰি যায়। এনে গ্ৰহাণুবোৰে পৃথিৱীৰ ওচৰ চাপি আহি পৃথিৱীৰ মধ্যাকৰ্ষণৰ ক্ষেত্ৰত আবদ্ধ হৈ পৃথিৱীক খুন্দিয়াব পাৰে। হয়তো 6.5-6.7 কোটি বছৰ পূৰ্বে প্ৰায় 10 কিলোমিটাৰ ব্যাসৰ এটা গ্ৰহাণুৱে পৃথিৱীক খুন্দা মৰাৰ ফলতে ডাইনছৰ সমন্বিতে সমগ্ৰ জীৱ প্ৰজাতি পৃথিৱীৰ পৰা নিচিহ্ন হৈ গৈছিল। কিছুমান গ্ৰহাণুৰ কক্ষপথৰ আকাৰ আৰু প্ৰকৃতিৰ বাবে সিহঁত পৃথিৱীৰ ওচৰ চাপিব পাৰে, আৰু এইবোৰ গ্ৰহাণুৱে পৃথিৱীক খুন্দা মৰাৰ সম্ভাৱনাও নগণ্য নহয়। 1968 চনত আইকেৰাছ গ্ৰহাণুৱে পৃথিৱীৰ ব্যাসৰ 470 গুণ দূৰত্বলৈ ওচৰ চাপি আহিছিল, শুদ্ধতা প্ৰমাণ কৰে। এই নিয়ম অনুসৰি মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত আৰু এটা গ্ৰহ থাকিব লাগে, আৰু বহু বিজ্ঞানী ভাবিছিল যে পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটোৱেই এই হেৰুৱা গ্ৰহটো। 1801 চনত জাৰ্মান গণিতজ্ঞ কাৰ্ল ফ্ৰিডৰিখ গৌছে কক্ষপথ গণনা কৰাৰ আন এটা নতুন পদ্ধতি উদ্ভাৱন কৰে, আৰু এই পদ্ধতি প্ৰয়োগ কৰি জ্যোতিৰ্বিজ্ঞানী ফ্ৰান্স ফন জাখে 1802 চনৰ 1 জানুৱাৰীত পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটো পুনৰ আৱিষ্কাৰ কৰে। এই গ্ৰহাণুটোৰ নামকৰণ কৰা হয় ছিৰিজ। ইয়াৰ পাছৰ 6 বছৰমানৰ ভিতৰতে আৰু 3টা গ্ৰহাণু আৱিষ্কাৰ কৰা হয়। সিহঁতৰ নাম আছিল পালাছ, জুনো আৰু ভেষ্টা।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ।
4: শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে।

0: 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে sonitpur.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সংশ্লিষ্ট সংস্থাসমূহক অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজিৰ পৰা কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। 2040 চনত ভাৰতক $1 trillion ৰাসায়নিক অৰ্থনীতিৰ দেশ হিচাপে ৰূপান্তৰ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। অসমত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰাৰ বাবে কালি গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ কালি দ্বিতীয় দিনা ভাৰতে 9টা উইকেট হেৰুৱাই 503 ৰান কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰিছে।

মুকলি হৈছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে প্ৰকাশ কৰা জাননী অনুসৰি আটা আৰু অন্যান্য সামগ্ৰীৰ ৰপ্তানি নীতি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সংশোধন কৰা হৈছে। সঞ্চালকালয়ে জাৰি কৰা আন এখন পৃথক জাননীযোগে ঘেঁহু আৰু দুৰম ঘেঁহুৰ ৰপ্তানি নীতিও নিষিদ্ধৰ পৰা মুক্তলৈ সলনি কৰা হৈছে। দক্ষিণ ছুডানত নিয়োজিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে তীব্ৰ ভাষাৰে গৰিহণা দিছে। এই আক্ৰমণত ইথিঅপিয়াৰ এগৰাকী নিৰাপত্তা কৰ্মী নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী মিছনে সামাজিক মাধ্যমৰ জৰিয়তে নিহত ইথিঅপিয়ান শান্তিৰক্ষীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। মিছনে লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আদেশ অনুসৰি কাৰ্যনিৰ্বাহ কৰা শান্তিৰক্ষীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ সকলো পক্ষকে আহ্বান জনায়। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ কালি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰান কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। পৰহি সংগ্ৰহ কৰা 300 ৰানৰ পৰা খেল আৰম্ভ কৰি ভাৰতে কালি ধ্ৰুৱ জুৰেলৰ 115 ৰানৰ সহায়ত 503 ৰান কৰে। শ্ৰীলংকাৰ হৈ অজিতা ফাৰ্নাণ্ডজে সৰ্বাধিক 4টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে দিনান্তত 2টা উইকেট হেৰুৱাই 8 ৰান সংগ্ৰহ কৰিছে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰানত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সংশ্লিষ্ট সংস্থাসমূহক অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজিৰ পৰা কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। 2040 চনত ভাৰতক 1 ট্ৰিলিয়ন ডলাৰৰ ৰাসায়নিক অৰ্থনীতিৰ দেশ হিচাপে ৰূপান্তৰ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। অসমত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰিবলৈ কালি গুৱাহাটীত উচ্চ পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ কালি দ্বিতীয় দিনা ভাৰতে 9টা উইকেট হেৰুৱাই 503 ৰান কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। আমাৰ এতিয়া বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 7 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ দ্বাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:35 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:48:16

0: আনক সমালোচনা কৰাৰ আগত নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰি। কথাষাৰ কৈছিল চক্ৰেটিছে। প্ৰতি বছৰে 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন কৰা হয়। এই পষেকৰ গুৰুত্ব আৰু তাৎপৰ্য সম্পৰ্কে আমি কথা পাতিছিলো জ্যেষ্ঠ চকু ৰোগ বিশেষজ্ঞ ডাক্তৰ শুভ্ৰ কিংকৰ গোস্বামীৰ সৈতে।
1: হয়, নমস্কাৰ। আজি 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈকে প্ৰতি বছৰে দেশত নেত্ৰদান পষেক পালন কৰা হয়। এয়া 41তম নেত্ৰদান এই পষেকটি পালন কৰা হ'ব। পষেকটিৰ উদ্দেশ্য হৈছে ৰাইজক নেত্ৰদানৰ সম্বন্ধে সচেতনতা সৃষ্টি কৰা। চকুৰ সন্মুখৰ যিখিনি কলা মণি সেইখিনি কৰ্ণিয়া বুলি কয়, আৰু সেই কৰ্ণিয়াখিনি সদায় স্বচ্ছ হৈ থাকে, অৰ্থাৎ তাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে। যদি বিভিন্ন কাৰণত সেইখিনি অস্বচ্ছ হৈ যায় তেতিয়া দৃষ্টিশক্তি বাধাগ্ৰস্ত হয়। সেই অস্বচ্ছ কৰ্ণিয়াটোক মৃত ব্যক্তি এগৰাকী স্বচ্ছ কৰ্ণিয়া যদি সংৰোপণ কৰা যায় তেতিয়াহ'লে সেইগৰাকী ব্যক্তিয়ে দৃষ্টিশক্তি ঘূৰাই পায়। এই ব্যৱস্থাটোক কৰ্ণিয়েল ট্ৰেন্সপ্লেণ্টেশ্যন বা কৰ্ণিয়েল সংৰোপণ বুলি কয়। ইয়াৰ জৰিয়তে এগৰাকী ব্যক্তি মৃত্যু হলে তেওঁ দুগৰাকী ব্যক্তি কৰ্ণিয়া দান কৰিব পাৰে যদি কৰ্ণিয়াটো ভালে থাকে। সাধাৰণতে বয়স বুলি কোনো কথা নাথাকে, যিকোনো বয়সৰ লোকেই এই কৰ্ণিয়া দান কৰিব পাৰে। কেৱল কিছুমান বেমাৰত যেনেকে কেঞ্চাৰ বা হেপাটাইটিছ বা তেনেকুৱা কিছুমান

0: বেমাৰত এই কৰ্ণিয়াটো লোৱা নহয়। তাৰ বাহিৰে অন্য চকুৰ যিকোনো বেমাৰ থাকিলেও কৰ্ণিয়াটো লোৱাত বেছি আপত্তি নাথাকে। কেৱল এই কৰ্ণিয়াটো সংৰক্ষণ আৰু প্ৰথমতে সংগ্ৰহ কৰাটো হোৱাটোকৈ দৰকাৰী কথা, যে কৰ্ণিয়াটো ছঘণ্টাৰ ভিতৰতে যিগৰাকী মৃত ব্যক্তি তেওঁৰ পৰা সংগ্ৰহ কৰিব পাৰিব লাগিব আৰু তাৰপিছত সেইটো আই বেংকত পঠিয়াব লাগে। আজিকালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, শংকৰদেৱ মেট্ৰলয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন চিকিৎসা মহাবিদ্যালয়, যোৰহাটত নেত্ৰ বেংকত, এনেকুৱা বিভিন্ন নেত্ৰ বেংকত আছে, যোগাযোগ কৰিলে এই কৰ্ণিয়া সংগ্ৰহ কৰিবলৈ কৰ্ণিয়া সংৰক্ষিত কৰি ৰাখিব পাৰি আৰু সেইমতে দুগৰাকী ব্যক্তিৰ ক্ষেত্ৰত কৰ্ণিয়াল ট্ৰেন্সপ্লেণ্টেশ্যন অৰ্থাৎ এই কৰ্ণিয়া সংৰোপণ কৰিব পাৰি। এই যিটো উদ্দেশ্য, এই উদ্দেশ্য আগত ৰাখি সকলোকে মৃত্যুৰ পিছত কৰ্ণিয়া দান কৰিবলৈ নেত্ৰদান প্ৰশিক্ষকৰ জৰিয়তে সকলোকে আহ্বান জনোৱা হয় আৰু ৰাইজকো আমি আহ্বান জনাইছো যে নিৰ্বিঘ্নে তেওঁলোকে মৃত্যুৰ ছঘণ্টাৰ ভিতৰতে গোটেই কৰ্মখিনি কৰিব লাগে কাৰণে তেওঁলোকে নিকটতম আই বেংকৰ লগত যোগাযোগ কৰি যদি কৰ্ণিয়াটো দান কৰিব খোজে সেই কামটো কৰিব পাৰে, তাৰ জৰিয়তে দুগৰাকী ব্যক্তিয়ে দৃষ্টি ঘূৰাই পোৱাৰ আশা থাকে। ধন্যবাদ।
1: আমাৰ সৈতে সেয়া আছিল জ্যেষ্ঠ চকু ৰোগ বিশেষজ্ঞ ডাক্টৰ শুভ্ৰ কিংকৰ গোস্বামী। আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং, তেখেত আছিল চন্দ্ৰত খোজকঢ়া প্ৰথমগৰাকী ব্যক্তি। মহাকাশচাৰী হোৱাৰ আগেয়ে নীল আৰ্মষ্ট্ৰং আমেৰিকাৰ নৌবাহিনীত অফিচাৰ আছিল। এই পদতে তেখেতে কোৰিয়াৰ যুদ্ধতো অংশগ্ৰহণ কৰিছিল। এই যুদ্ধৰ পাছতে তেখেতে টেষ্ট পাইলট হিচাপে আমেৰিকাৰ নেশ্যনেল এডভাইজৰী কমিটি ফৰ এৰোনটিক্সৰ হাই স্পীড ফ্লাইট ষ্টেচনত কাম কৰে আৰু 900তকৈও অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰে। পাৰ্ডিউ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ছাউথ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল নীল আৰ্মষ্ট্ৰঙে। 1962 চনত আমেৰিকাৰ বায়ুসেনাৰ অচিৰেই মহাকাশত মানৱ আৰু মানৱ মহাকাশ উৰণ প্ৰকল্পৰ অধীনত নীল আৰ্মষ্ট্ৰঙে নাছা মহাকাশচাৰী গোটত যোগদান কৰে। তেখেতৰ প্ৰথম মহাকাশ যাত্ৰা আছিল 1966 চনত নাছাৰ জেমিনিয়েটৰ কমাণ্ড পাইলট হিচাপে। মিছন কমাণ্ডাৰ হিচাপে আৰ্মষ্ট্ৰঙৰ দ্বিতীয় আৰু অন্তিম মহাকাশ যাত্ৰা আছিল 1969 চনৰ এপ'লো 11ৰ জৰিয়তে। এই যাত্ৰাত তেখেত আৰু বাজ এলড্ৰিনে চন্দ্ৰত অৱতৰণ কৰে। এই সময়ছোৱাত সহযাত্ৰী মাইকেল কলিনছে মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল। মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙৰ মৃত্যু হয় 2012 চনৰ আজিৰ দিনটোতেই। বিজ্ঞানী মাইকেল ফেৰাডে, তেখেত প্ৰধানকৈ বিদ্যুৎ চুম্বকত্ব আৰু বিদ্যুৎ ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত। তেখেতৰ প্ৰধান আৱিষ্কাৰসমূহ হৈছে বিদ্যুৎ চুম্বকীয় আৱেশ, দ্বি চুম্বকত্ব আৰু বিদ্যুৎ বিশ্লেষণ। একমুখী বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহী এডালৰ কাষত থকা চুম্বকক্ষেত্ৰ এখনৰ বিষয়ে ফেৰাডেৰ গৱেষণাই পদাৰ্থ বিজ্ঞানৰ বিদ্যুৎ চুম্বকত্ব আৱিষ্কাৰ কৰিছিল। ফেৰাডেৰ চুম্বকক্ষেত্ৰ আৰু পোহৰৰ ৰশ্মিৰ মাজত থকা সম্বন্ধও প্ৰতিষ্ঠা কৰিছিল। তেখেতৰ বিদ্যুৎ চুম্বকত্বৰ তত্ত্বৰ আধাৰতে আধুনিক যুগৰ বৈদ্যুতিক মটৰবিলাক চলি আছে। ৰসায়নবিদ হিচাপে তেখেতে বেঞ্জিন আৱিষ্কাৰ কৰিছিল। মাইকেল ফেৰাডে ৰয়েল ইনষ্টিটিউচন অৱ গ্ৰেট ব্ৰিটেইনৰ ফুলেৰিয়ান প্ৰফেচাৰ অৱ কেমিষ্ট্ৰি আসনখন দখল কৰিবলৈ সক্ষম হৈছিল। জেমছ ক্লাৰ্ক মেক্সৱেলৰ বিদ্যুৎ চুম্বকত্বৰ বিখ্যাত সমীকৰণ 4 আঁৰত ফেৰাডেৰ গৱেষণাৰ প্ৰত্যক্ষ প্ৰভাৱ আছে। ধাৰকত্বৰ এছআই একক ফেৰাড, মাইকেল ফেৰাডেৰ প্ৰতি সন্মান জনাই ৰখা হৈছে এই একক। 1834 চনত তেখেতে বিখ্যাত বিদ্যুৎ বিশ্লেষণ সূত্ৰসমূহ লিপিবদ্ধ কৰে। প্ৰথম সূত্ৰটোৰ মতে বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা উৎপন্ন কৰা পদাৰ্থৰ ভৰ বিশ্লেষ পদাৰ্থবিধৰ মাজেৰে পঠোৱা বিদ্যুতৰ পৰিমাণৰ সমানুপাতিক। দ্বিতীয় সূত্ৰটোৰ মতে একে পৰিমাণৰ বিদ্যুৎ প্ৰবাহৰ বাবে বিদ্যুৎ বিশ্লেষণত নিৰ্গত ভিন ভিন পদাৰ্থৰ ভৰ কিমান হ'ব সেয়া পদাৰ্থবোৰৰ ৰসায়নিক তুলাংক ভৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। আমি ব্যৱহাৰ কৰা এনড, কেথড, আয়নাইজেচন শব্দ ফেৰাডেই প্ৰথম ব্যৱহাৰ কৰিছিল। এইগৰাকী বিজ্ঞানীৰ মৃত্যু হয় 1867 চনৰ আজিৰ দিনটোতেই। বিজ্ঞানী জেমছ ৱাট, 1736 চনৰ 19 জানুৱাৰীত স্কটলেণ্ডৰ গ্লাছগো চহৰত জন্ম হৈছিল জেমছ ৱাটৰ। সৰুতে মাতৃৰ অধীনত লিখা পঢ়া শিকা জেমছ ৱাটে 1756 চনত মেকানিক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। পৃথিৱীৰ প্ৰথম আধুনিক ভাপকল আৱিষ্কাৰত তেখেতৰ অৱদান উল্লেখযোগ্য। তেখেতে দূৰত্ব জুখিবৰ বাবেও সাজি উলিয়াইছিল এটা বিশেষ যন্ত্ৰ। 1769 চনত বাষ্পীয় ইঞ্জিনৰ গুৰুত্বপূৰ্ণ উন্নতি সাধন কৰি ঔদ্যোগিক বিপ্লৱত এক নতুন গতি আনিছিল জেমছ ৱাটে। ক্ষমতাৰ এছআই একক ৱাট তেওঁৰ নাম অনুসৰি নামকৰণ কৰা হৈছে। বিজ্ঞানী জেমছ ৱাটৰ মৃত্যু হয় 1819 চনৰ আজিৰ দিনটোতেই। অসমীয়া ভাষা উন্নতি সাধিনী সভা, এই সংগঠনে প্ৰথম অসমীয়া ভাষাক আধুনিক ৰূপ প্ৰদান কৰিছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম

0: সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিভিন্ন কাৰ্যক্ৰমৰ ভিতৰত অন্যতম আছিল মাহেকীয়া আলোচনী জোনাকীৰ প্ৰকাশ। 1899 চনত জোনাকীৰ জন্ম হয়। সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে নিয়মীয়াকৈ আলোচনীখনত প্ৰকাশ হৈছিল। 19 শতিকাৰ অষ্টম দশকত কলকাতাত অধ্যয়ন কৰি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষাটোক অসমীয়া জাতীয়তাবাদ গঠনৰ মূল কাৰক হিচাপে চিহ্নিত কৰি অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰিছিল। 1888 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, উৰুগুৱে ব্ৰাজিলৰ পৰা স্বাধীনতা লাভ কৰিছিল 1825 চনৰ আজিৰ দিনটোতেই। কেমেৰুনত হোৱা প্ৰচণ্ড আগ্নেয়গিৰিৰ ফলত প্ৰায় 1500 গৰাকী লোকৰ মৃত্যু হয় 1986 চনৰ আজিৰ দিনটোতেই। নাৰীবাদী তছলিমা নাছৰিনৰ জন্ম হয় 1962 চনৰ আজিৰ দিনটোতেই। এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটৰ জন্ম হৈছিল 1994 চনৰ আজিৰ দিনটোতেই। ফৰাচী পদাৰ্থ বিজ্ঞানী তেজস্ক্ৰিয়তাৰ আৱিষ্কাৰক হেনৰী বেকেৰেলৰ মৃত্যু হয় 1908 চনৰ আজিৰ দিনটোতেই। স্কটিছ দাৰ্শনিক তথা ইতিহাসবিদ ডেভিড হিউমৰ মৃত্যু হয় 1776 চনৰ আজিৰ দিনটোতেই। মুক্তিযুঁজাৰু কণ চুটিয়ানী, তেখেত আছিল 42ৰ আন্দোলনৰ এগৰাকী সংগ্ৰামী মহিলা। 1942 চনৰ 20 ছেপ্টেম্বৰৰ দিনা ঢেকীয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ বিভিন্ন ঠাইৰ পৰা সমদল কৰি অহা জনতাৰ মাজত তেওঁ আছিল। সেই সমদল প্ৰতিহত কৰিবলৈ পুলিচে লাঠিচালনা কৰিছিল আৰু লাঠিচালনাত কণ চুটিয়ানী আন বহুতৰে লগতে আঘাতপ্ৰাপ্ত হৈছিল। সেই আঘাততে শৰীৰ ভাগি পৰা কণ চুটিয়ানীৰ কিছুদিনৰ পিছতে মৃত্যু হয়। দেশৰ হকে প্ৰাণ ত্যাগ কৰা কণ চুটিয়ানীক আমি জনাইছো সশ্ৰদ্ধ প্ৰণিপাত।
1: হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ

এইবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। অহা 27 আগষ্টত সৰুপেটাৰ BSB মহাবিদ্যালয়, দৰং মহাবিদ্যালয়, টিহু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰে ভাৰ্চুৱেলি ভাৱ বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 27 আগষ্টৰ দিনটোত দেশৰ 8 লাখ যুৱ খেলুৱৈক সম্বোধনৰ পৰিকল্পনা প্ৰধানমন্ত্ৰীগৰাকীৰ। দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। বান পৰিস্থিতি, সাহায্য পুনৰ সংস্থাপনক লৈ আলোচনা। বানত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথসমূহ শীঘ্ৰে পুনৰ উদ্ধাৰক লৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰো বৈঠক মুখ্যমন্ত্ৰীগৰাকীৰ। অসমত NDA-ৰ তৃতীয় কাৰ্যকালৰ প্ৰথম 100টা দিনতে 2.19 লাখ মেট্ৰিক টন ধান ক্ৰয় চৰকাৰৰ, সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। মেঘালয়ৰ পৰ্যটন খণ্ডত হাহাকাৰ, 90% হোটেলৰ বুকিং বাতিল। খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক প্ৰতিবাদৰ ফল ভুগিছে ব্যৱসায়ী চালকে। সংকট দীঘলীয়া হোৱাৰ আশংকা। দুৰ্গা পূজা বৰদিন নতুন বছৰতো হ্ৰাস হ'ব পাৰে পৰ্যটকৰ সমাগম। অসমৰ বাহনকীয় আক্ৰমণ তদন্তৰ বাবে SIT গঠন।

0: মেঘালয় চৰকাৰৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ঘোষণা। কৃষি জলসিঞ্চনত অতিৰিক্ত 11,000 কোটি ব্যয় কৰিব চৰকাৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ ঘোষণা। কণী মাছ উৎপাদনত ৰাজ্যক আত্মনিৰ্ভৰশীল কৰাৰ আঁচনি চৰকাৰৰ। দুৰ্গা পূজাৰ পূৰ্বে চাহ শ্ৰমিকৰ বোনাছক কেন্দ্ৰ কৰি ৰাজ্যত যাতে কোনো অনাহূত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেইবাবে সকলো চাহ বাগিচা কৰ্তৃপক্ষক 5 অক্টোবৰৰ ভিতৰত বোনাছ আদায়ৰ নিৰ্দেশনা চৰকাৰৰ। দেশত মৌচুমীৰ বতৰত অভাৱনীয়ভাৱে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। 1 জুনৰ পৰা 23 আগষ্টলৈ 14% বৰষুণ হ্ৰাস, খাদ্যশস্যৰ নাটনিৰ আশংকা। মুম্বাইৰ চিকিৎসালয়ত অগ্নিকাণ্ডত 3টি শিশু নিহত। দিল্লী NCRত প্ৰচণ্ড ধুমুহা বৰষুণ, 390খন বিমানৰ যাত্ৰাত বিলম্ব, 26খন বিমানৰ যাত্ৰা বাতিল। খেলৰ পৃষ্ঠাত ধ্ৰুৱজুৰেলৰ শতক, ঋষভপন্তৰ অৰ্ধশতক, কলম্বো টেষ্টৰ দ্বিতীয় দিনাই চালকৰ আসনত ভাৰত। দিনান্তত শ্ৰীলংকাই 2 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 8 ৰাণ। হকী বিশ্বকাপত ভাৰতৰ পুৰুষ দলৰো স্বপ্নভংগ, আৰ্জেণ্টিনাৰ হাতত পৰাস্ত। ইফালে মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ ছেমিফাইনেলৰ পূৰ্বে বিদায় ল'লে ভাৰতে। অসম প্ৰিমিয়াৰ লীগ ক্ৰিকেট টুৰ্ণামেণ্টত গুৱাহাটী ৰয়েলছক হৰুৱাই চেম্পিয়ন বৰপেটা ব্ৰেভছ।
1: বৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7575944606। মই বিচাৰিছো হাজাৰ
3: চকু দীপ্ত সূৰ্য। সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
1: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিবৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
2: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ৰূপালী লহৰ।
3: নমস্কাৰ, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ আপোনাক স্বাগতম। অসমীয়া চিনেমাৰ গীতৰ এই বিশেষ অনুষ্ঠানটিত আজিৰ চিনেমা ধৰ্মকাই। অসমীয়া আৰু বাংলা চিনেমাৰ পৰিচালক, সহপৰিচালক তথা কাৰিকৰী নিৰ্দেশক ভৱেন দাস পৰিচালিত ধৰ্মকাই মুক্তি পাইছিল 1977 চনত।

21 জানুৱাৰীত। চিনেমাখনৰ কাহিনী আৰু সংলাপ লিখিছিল প্ৰসন্ন কুমাৰ বৰুৱাই। ইয়াৰ চিত্ৰনাট্য প্ৰসন্ন কুমাৰ বৰুৱাৰ সৈতে ভৱেন দাসে যুটীয়াভাৱে প্ৰস্তুত কৰিছিল। জ্যোতি চিত্ৰ সমবায় সমিতিৰ প্ৰযোজনাত নিৰ্মিত ধৰ্মকাই ছবিখনত অভিনয় কৰিছিল বিজু ফুকন, প্ৰশান্ত হাজৰিকা, তিলমিজুৰ ৰহমান, ইলা কাকতি, ভোলা কাকতি আদিয়ে। পিছে ধৰ্মকাই আমাৰ মনত ৰৈ যোৱাৰ অন্যতম কাৰণ আছিল ইয়াৰ সংগীত। যিখন চিনেমাৰ সংগীতৰ দায়িত্ব জয়ন্ত হাজৰিকাই বহন কৰে, সেইখন চিনেমাৰ গীত চিৰসেউজ নহৈ পাৰেনে? বিপুল কুমাৰ বৰুৱাই লিখা ধৰ্মকাইৰ এই গীতটোক জয়ন্ত হাজৰিকাৰ কণ্ঠই কেনে উপভোগ্য কৰি তুলিছে, আকৌ এবাৰ শুনোচোন আহক।

নটসূৰ্য ফণী শৰ্মাৰ অভিনয় দেখি অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিল ভৱেন দাস। অৱশ্যে কলকাতালৈ গৈ তেওঁ চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় কামহে শিকিবলৈ আৰম্ভ কৰিছিল। কালক্ৰমত ভৱেন দাস অসমীয়া আৰু বাংলা চিনেমাৰ উপৰি উৰিয়া আৰু হিন্দী চিনেমাৰ সৈতেও জড়িত হৈ পৰিছিল। 1956 চনত ভৱেন দাসৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্যৰে মুক্তি পাইছিল অসমীয়া চিনেমা লক্ষ্মী। ধৰ্মকাইৰ মুক্তিৰ পূৰ্বে 1972 চনত তেখেতে পৰিচালনা কৰিছিল আন এখন চিনেমা উপগ্ৰহ। পিয়লি ফুকন, স্মৃতিৰ পৰশ আদি চিনেমাৰ লগতো ভৱেন দাস জড়িত আছিল। ধৰ্মকাইৰ গীতসমূহ লিখিছিল ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ, বিপুল কুমাৰ বৰুৱা আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই। কণ্ঠদান কৰিছিল জয়ন্ত হাজৰিকা, নিৰ্মলা মিশ্ৰ আৰু

চিনেমাখনৰ ধৰ্মকায়ী চৰিত্ৰটো দয়া মমতা ত্যাগ আৰু মানৱীয়তাৰে সমৃদ্ধ এটি সৰল অসমীয়া গাঁৱলীয়া চৰিত্ৰ। ধৰ্মকায়ীৰ নাম যেনে কামো তেনে। প্ৰবল প্ৰতাপী হৰনাথ ঠিকাদাৰৰ ভনীয়েক জয়াৰ প্ৰেমত পৰিছিল তাইৰ শৈশৱৰ লগৰী জয়ন্ত। জয়ন্ত আৰু জয়াৰ প্ৰেমৰ মাজত অনেক বাধাৰ প্ৰাচীৰ। ধৰ্মকায়ীৰ সহযোগত দুয়োৰে প্ৰেমে পূৰ্ণতা পালে যদিও নৱদম্পতি গাঁও এৰি চহৰত থাকিবলৈ বাধ্য হ'ল। গাঁৱৰ ঘৰৰ সহায় অবিহনে অকলশৰীয়া হৈ পৰা পৰিয়ালটোৱে নগৰত যেনে তেনে ভাতমুঠিৰ যোগাৰ কৰি ল'লে। পিছে তাতো তেওঁলোকৰ জীৱন অমাৱস্যাৰ অন্ধকাৰে গ্ৰাস কৰিলে। উপায়ন্তৰহীন হৈ পৰিয়াল চলাবলৈ জয়ন্তই চোৰাং ব্যৱসায়ীৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু এসময়ত পুলিচৰ হাতত ধৰা পৰি জেললৈ গ'ল। জয়ন্তৰ অৱৰ্তমানত বিপদৰ বন্ধু হৈ ধৰ্মকায়ে জয়া আৰু বুলবুলক চোৱা চিতা কৰিবলৈ ধৰিলে। ঘটনাক্ৰমে নৰিয়াত পৰা ধৰ্মকায়ক বচাবলৈ জয়াই তেজ বিক্ৰী কৰিবলগীয়া হ'ল। বাগিচাৰ মালিক মদন চলিহায়ো অকলশৰীয়া জয়াৰ সুবিধা ল'বলৈ চেষ্টা চলালে। অৱশেষত জয়ন্ত জেলৰ পৰা ওলাল আৰু ধৰ্মকায়ীৰ ত্যাগৰ আদৰ্শেৰে বাকী জীৱন পাৰ কৰিবলৈ শপত ল'লে।

নতুন প্ৰজন্মৰ চিনেমাৰসিকৰ বাবে পৰিচালক ভৱেন দাস বৰ এটা চিনাকি নাম নহয় যদিও ধৰ্মকায়ীৰ গীতসমূহ সকলো প্ৰজন্মৰ মাজতে জনপ্ৰিয়। ধৰ্মকায়ীৰ পাছত 1986 চনত ভৱেন দাসে এন চিৰ প্ৰডাকশ্যনৰ বেনাৰত পৰিচালনা কৰিছিল আন এখন অসমীয়া চিনেমা মা। মাৰ গোটেইকেইটি গীত লিখাৰ লগতে সংগীত পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। 1961 চনত মুক্তি পাইছিল ভৱেন দাসৰ ব্যৱসায়িকভাৱে সফল বাংলা চিনেমা কানামাচি। কানামাচিত অভিনয় কৰিছিল সাবিত্ৰী চেটাৰ্জী, সুনন্দা বেনাৰ্জী, তপতী ঘোষ, অনুপ কুমাৰ, ভানু বন্দ্যোপাধ্যায়, জহৰ ৰায় আদিৰ দৰে বাংলা চিনেমাৰ নামজ্বলা শিল্পীসকলে।

হৈছে 600-316-6944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-316-6944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-316-6944।

আজি নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি দিনৰ 12:30 বজাৰ আইডৰ বুলনিৰ লাইভ ফোন ইন অনুষ্ঠানৰ বিষয় দাঁতৰ যতন। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। তেখেতৰ সৈতে কথা পাতিব জোনালী বৰুৱাই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি শেহতীয়া বানত ক্ষতি হোৱা ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ শীঘ্ৰে মেৰামতি কৰাৰ বাবে অনুৰোধ জনায়। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। যোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথটোৰ আন্তঃগাঁথনিৰ নক্সা সলনি কৰা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। একেদৰে অসমৰ কেইবাটাও বৃহৎ পথ প্ৰকল্পৰ কাম অধিক ক্ষীপ্ৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। কাজিৰঙা এলিভেটেড কৰিডৰ, গুৱাহাটী ৰিং ৰোড আদি বিষয় সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে শ্ৰীগাডকাৰীৰ সৈতে আলোচনা কৰে। শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চোৱাচিতা কাৰ্য ত্বৰান্বিত কৰাৰ বিষয়টো তেওঁলোকে আলোচনা কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী 4-লেনযুক্ত ঘাইপথৰ ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। কৃষকৰ আয় বৃদ্ধি আৰু কৃষিখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰিছে। ডক্টৰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ এই ব্যৱস্থাৰ জৰিয়তে কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰি ন্যূনতম সমৰ্থন মূল্যৰ সুবিধা কৃষকৰ ওচৰলৈ লৈ যোৱাৰ বাবে চিন্তা কৰা হৈছে। ৰাজ্যৰ নতুন চৰকাৰখনে প্ৰথম 100 দিনৰ কাৰ্যকালত 2,19,000 মেট্ৰিক টন ধান ক্ৰয় কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ইয়াৰ ফলত 17,000ৰো অধিক কৃষক উপকৃত হৈছে। চৰকাৰৰ এনে কাৰ্যৰ জৰিয়তে পূৰ্বতে লোৱা সংকল্প কাৰ্যকৰী কৰাত সফল হোৱা বুলিও তেওঁ কয়। খেতিয়কসকলক ৰাজ্যৰ অন্নদাতা বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা সবল কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। নিৰ্ভৰযোগ্য ক্ৰয় ব্যৱস্থাই কৃষকসকলক লাভৱান কৰিব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আশা প্ৰকাশ কৰে। আসন্ন নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত

তৎপৰতা বৃদ্ধি পাইছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে দলটোৱে ইচ্ছুক সদস্যসকলৰ পৰা আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্বৰ বাবে আবেদনৰ আহ্বান কৰিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি আগ্ৰহী কংগ্ৰেছ সদস্যসকলে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ কোষাধ্যক্ষৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি 1,00,000 টকাৰ নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট তথা আবেদন পত্ৰৰ সৈতে আবেদনকাৰীৰ নাম সন্নিৱিষ্ট থকা ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি সংলগ্ন কৰি জমা দিব লাগিব। কালি আৰম্ভ হোৱা আবেদন গ্ৰহণ প্ৰক্ৰিয়াৰ অহা 28 আগষ্টত সামৰণি পৰিব। মন্ত্ৰী বিমল বৰাই কালি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ কেইবাটাও আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাজগড় ছুপাৰ মাৰ্কেট আৰু ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ এই প্ৰকল্পসমূহে সমষ্টিটোৰ সামগ্ৰিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে। উন্নত শিক্ষাৰ পৰিৱেশ, সুসংগঠিত বজাৰ ব্যৱস্থা আৰু সাংস্কৃতিক সামাজিক কাম কাজৰ বাবে উপযুক্ত আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত এই প্ৰকল্পকেইটাই বিশেষ অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰীবৰাই নিৰ্মাণ কাৰ্যৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকল্পসমূহ সাজু কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। অসম ক্ৰিকেট সন্থাৰ জে কে বৰুৱা 19 বছৰ অনূৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ এখন খেলত ডিব্ৰুগড় জিলাই বিশ্বনাথক 109 ৰাণত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত দুদিনীয়া খেলখনত ডিব্ৰুগড় জিলাই টছত জিকি প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 176 ৰাণ কৰিছিল। ডিব্ৰুগড়ৰ হৈ অভিষেক বৰা আৰু বিশাল মাহাতুৱে 32 ৰাণকৈ কৰে। প্ৰত্যুত্তৰত বিশ্বনাথ জিলা দলে মাত্ৰ 94 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকাত পুনতে শুনোৱা হওক ৰহিমা কলিতা বেগমৰ কণ্ঠৰ গীত। গীতৰ কথা লোহেন্দ্ৰ কুমাৰ শইকীয়াৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: ৰহিমা কলিতা বেগমৰ কণ্ঠত লোহেন্দ্ৰ কুমাৰ শইকীয়া ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া শিল্পী দিলীপ চৌধুৰী, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰে দিলীপ চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে।
1: ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7575944606।
3: মই বিচাৰিছো হাজাৰ চকুত দীপ্ত সূৰ্য শিখা।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক পৰিণীতা গোস্বামীৰ কণ্ঠৰ গীত, গীতিকাৰ গীতা হাতীকাকতি, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: পৰিণীতা গোস্বামীৰ কণ্ঠত গীতা হাতীকাকতি ৰচিত গীতটি শুনিলে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800420223 কল কৰক।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া কৌস্তুভমণি শইকীয়াৰ ৰচনাৰে ৰূপম ভূঞা আৰু কুইন দাসৰ দ্বৈতকণ্ঠৰ গীত, প্ৰযোজনা নিকেতন দাসৰ।

0: কৌস্তুভমণি শইকীয়াৰ ৰচনাৰে ৰূপম ভূঞা আৰু কুইন দাসৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনো আহক বন্তি দত্ত বৰাৰ কণ্ঠৰ হীৰেণ গোস্বামী ৰচিত গীত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

সেয়া আছিল হীৰেণ গোস্বামীৰ ৰচনাৰে বন্তি দত্তবৰাৰ কণ্ঠৰ গীত। গীতিমালিকা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ, বানে বিধ্বস্ত কৰা ঘাইপথ মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ, মেঘালয়ৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 4 জনক গ্ৰেপ্তাৰ, মেঘালয় বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিবৃতি প্ৰদান, কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ, খেলো ইণ্ডিয়া সংবাদৰ অধীনত পৰহিলৈ দেশৰ শিক্ষাৰ্থীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়, আৰু ভাৰত শ্ৰীলংকাৰ মাজৰ কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি 3য় দিনাৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি শেহতীয়া বানত ক্ষতি হোৱা ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ শীঘ্ৰে মেৰামতি কৰাৰ বাবে অনুৰোধ জনায়। প্ৰায় 1 ঘণ্টা ধৰি চলা বৈঠকত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। যোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথটোৰ আন্তঃগাঁথনিৰ নক্সা সলনি কৰাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। একেদৰে অসমৰ কেইবাটাও বৃহৎ পথ প্ৰকল্পৰ কাম অধিক ক্ষীপ্ৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। কাজিৰঙা এলিভেটেড কৰিডৰ, গুৱাহাটী ৰিং ৰোড আদি বিষয় সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে শ্ৰীগাডকাৰীৰ সৈতে আলোচনা কৰে। শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চোৱাচিতা কাৰ্য ত্বৰান্বিত কৰা বিষয়তো তেওঁলোকে আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী 4-লেনযুক্ত ঘাইপথৰ ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দেওবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীৰ পৰা সকলো বিষয়ৰ বুজ লৈ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো সহযোগিতাৰ আশ্বাস দিয়ে। অসম মেঘালয়ৰ

0: ৰাজ্যৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত আলোচনা হোৱাৰ পাছত কালিৰে পৰা দুয়োখন ৰাজ্যৰ যাতায়াত ব্যৱস্থা পুনৰ স্বাভাৱিক হৈছে। দুয়োখন ৰাজ্যৰ প্ৰতিবাদকাৰীৰ সৈতে মেঘালয় চৰকাৰ আলোচনাত মিলিত হোৱাৰ পাছত অসম মেঘালয়ৰ মাজত টেক্সি চলাচল সেৱা আৰম্ভ কৰা হৈছে। অৱশ্যে মেঘালয়ৰ কেব চালক সন্থাৰ সৈতে অহা 10 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰ পুনৰ বৈঠকত মিলিত হ'ব। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই ঘটনাত জড়িতসকলৰ কঠোৰ শাস্তি বিহাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি আৰম্ভ হোৱা মেঘালয় বিধানসভাৰ অধিৱেশনত 19 আগষ্টৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিবৃতি প্ৰদান কৰে। হিংসাত্মক ঘটনাত জড়িত কোনো লোককে ৰেহাই দিয়া নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। তেওঁ কয় যে মেঘালয় চৰকাৰে 19 আগষ্টৰ ঘটনা গুৰুত্ব সহকাৰে লৈছে। হিংসাত্মক কাৰ্যত জড়িতসকলক আদালতৰ সন্মুখীন কৰাবলৈ সকলো পদক্ষেপ লোৱা হ'ব বুলিও তেওঁ কয়।
1: On the 19th of August 2026, a black flag bike rally by the KSU was undertaken on approval of the Deputy Commissioner, East Khasi Hills District, with an undertaking from the KSU that the bike rally would be peaceful. However, during the rally, some miscreants indulged in violent act, including pelting stones at 31 vehicles and attacking innocent bystanders, which included 8 vehicles from Assam with Assam registration. 18 people were injured and all were taken for medical attention to Shillong.

0: arrested under various sections of the BNSS and the Meghalaya Maintenance of Public Order Act was invoked.
1: ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত কমিটীয়ে দোষীক চিনাক্তকৰণৰ বাবে তদন্ত অব্যাহত ৰখা বুলিও তেওঁ কয়। হিংসাত জড়িত পাঁচজন মুখ ঢকা লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত কালি মেঘালয় আৰক্ষীয়ে আৰু এজনক গ্ৰেপ্তাৰ কৰে। এই পৰ্যন্ত মেঘালয় আৰক্ষীয়ে 19 আগষ্টৰ ঘটনা সন্দৰ্ভত 4 জনক গ্ৰেপ্তাৰ কৰিছে। কৃষকৰ আয় বৃদ্ধি আৰু কৃষিখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰিছে। ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ এই ব্যৱস্থাৰ জৰিয়তে কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰি ন্যূনতম সমৰ্থন মূল্যৰ সুবিধা কৃষকৰ ওচৰলৈ লৈ যোৱাৰ বাবে চিন্তা কৰা হৈছে। ৰাজ্যৰ নতুন চৰকাৰখনে প্ৰথম 100 দিনৰ কাৰ্যকালত 2,19,000 মেট্ৰিক টন ধান ক্ৰয় কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ইয়াৰ ফলত 17,000ৰো অধিক কৃষক উপকৃত হৈছে। চৰকাৰৰ এনে কাৰ্যৰ জৰিয়তে পূৰ্বতে লোৱা সংকল্প কাৰ্যকৰী কৰাত সফল হোৱা বুলিও তেওঁ কয়। খেতিয়কসকলক ৰাজ্যৰ অন্নদাতা বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা সবল কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। নিৰ্ভৰযোগ্য ক্ৰয় ব্যৱস্থাই কৃষকসকলক লাভৱান কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। ৰাজ্যত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰা আৰু কাৰ্বি আংলঙৰ কৃষি উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ভূমি পঞ্জীয়ন সঞ্চালক কৈলাশ কাৰ্তিক আৰু কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। বৈঠকত মন্ত্ৰী হাজৰিকাই ৰাজ্যত প্ৰায় 2 লাখ অৰুণোদয় আঁচনিৰ লাভাৰ্থী থকাৰ বিপৰীতে কাৰ্বি আংলঙত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা কম হোৱাত উদ্বেগ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই স্পষ্ট কৰি দিয়ে যে ভূমি নামজাৰি আৰু মালিকীস্বত্বৰ সমস্যা সমাধান নোহোৱালৈকে কৃষকসকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে 4-5 মাহৰ ভিতৰত জিলাখনত ভূমি পঞ্জীয়ন, ডিজিটীয়কৰণ আৰু মেপিং সম্পূৰ্ণ কৰিবলৈ জৰীপ দলৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক প্ৰয়োজনীয় মানৱ সম্পদ আৰু ছফটৱেৰ ইত্যাদি প্ৰদান কৰিবলৈও তেওঁ ভূমি পঞ্জীয়ন সঞ্চালকক নিৰ্দেশ দিয়ে। কৃষকসকলক পি এম কিষাণ, ৰাজ সাহায্য আৰু অন্যান্য চৰকাৰী আঁচনিসমূহ সহজে লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। তদুপৰি কাৰ্বি আংলঙত বাণিজ্যিকভাৱে আলু খেতিৰ প্ৰসাৰ, বজাৰ সংযোজন শক্তিশালী কৰা আৰু কৃষকসকলৰ আয় বৃদ্ধি কৰা সন্দৰ্ভত পেপচিকোৰ প্ৰতিনিধি দলৰ সৈতেও আলোচনা অনুষ্ঠিত হয়। পেপচিকোৰ প্ৰতিনিধি আৰু অগ্ৰণী আলু খেতিয়কসকলৰ মাজত অহা মাহৰ 5 তাৰিখে এখন যুটীয়া বৈঠক অনুষ্ঠিত হ'ব। পৰ্বতীয়া জিলাখনৰ যোগ্য কৃষকসকলে যাতে চৰকাৰী কল্যাণমূলক আঁচনি আৰু বজাৰৰ সুযোগৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি দোহাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ দেশৰ 1,500তকৈও অধিক স্থানত যুৱক যুৱতী তথা খেলুৱৈৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে বাৰ্তালাপ কৰিব। এই অনুষ্ঠান খেলো ইণ্ডিয়া সংবাদ, খেল কি বাট, পি এম কে ছাথ অভিযানৰ অধীনত অনুষ্ঠিত হ'ব। অহা 29 আগষ্টত হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আই আই টি দিল্লীত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া উপস্থিত থাকিব। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা আৰু তথা ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈসকলেও যুৱক যুৱতীসকলৰ সৈতে এই বাৰ্তালাপত অংশগ্ৰহণ কৰিব। খেলুৱৈসকলৰ ভিতৰত মণিকা ৱাট্ৰা, দীপা কৰ্মকাৰ, চাইনা নেহৱাল, গগন নাৰং, শ্ৰীজেশ, মেৰী কম, বাইচুং ভুটীয়া, পুলেলা গোপী চান্দ, অঞ্জু ববী জৰ্জ, কৰ্ণম মালেশ্বৰী আৰু মীৰাবাই চানুও আছে। একাংশ ক্ৰিকেটাৰেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত পৰহিলৈ হ'বলগীয়া এই অনুষ্ঠান পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন স্থানতো এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। দৰং মহাবিদ্যালয়, দুধনৈ মহাবিদ্যালয় আৰু ভৱানীপুৰ মহাবিদ্যালয়তো এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ হাতছিঙিমাৰী ছুপাৰ মাৰ্কেট পৰিষ্কৰণৰ বাবে জিলা আয়ুক্ত পৰীক্ষিত থাউদমৰ নেতৃত্বত বিশেষ অভিযান চলোৱা হৈছে। জিলা আয়ুক্তগৰাকীয়ে জাবৰ জোঁথৰ আৰু বোকাৰে কদৰ্যময় হৈ পৰা বজাৰখন পৰিষ্কাৰ কৰিবৰ বাবে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়াৰ পাছতে কৰ্তৃপক্ষই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনৰ এই পদক্ষেপক ব্যৱসায়ী, ক্ৰেতা আৰু সাধাৰণ

0: ৰাইজে আদৰণি জনাইছে। এই সন্দৰ্ভত স্থানীয় এজন সচেতন যুৱকে এইদৰে কয়,
1: জিলা প্ৰশাসনৰ তৰফৰ পৰা যি পদক্ষেপ হাতত লৈছে সেয়া নিশ্চিতভাৱে প্ৰশংসনীয়। আৰু নতুন আয়ুক্তগৰাকী যে আহিছে, ইমান কম সময়ৰ ভিতৰত ইমান কুইক একচন এটা লৈছে। বহুদিন ধৰি এই বজাৰটো লেতেৰা হৈ আছিল আৰু বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। সাধাৰণ ৰাইজ আৰু দোকানীসকলে বহুত সমস্যাৰ সন্মুখীন হৈছে, কিন্তু আজি দেখা গৈছে জিলা প্ৰশাসনৰ এই পদক্ষেপে এই সমস্যাবোৰ সমাধান কৰিব যেন লাগিছে। আৰু মই যিসকল দোকানী আছে হাটশিঙিমাৰী বজাৰৰ ছুপাৰ মাৰ্কেটৰ যি দোকানী আছে, তেখেতসকলক মই আহ্বান জনাব বিচাৰিম যে আপোনালোকে নিজৰ নিজৰ দোকানৰ সন্মুখত নিশ্চিতভাৱে ডাষ্টবিন ব্যৱহাৰ কৰক। আৰু যিসকল কাষ্টমাৰ্ছ আছে তেখেতসকলকো মই আহ্বান জনাব বিচাৰিম যে নিজৰ চাৰিওপিনে যাতে চাফ চিকুণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখে। যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এয়া হৈছে এক ড্ৰিম প্ৰজেক্ট, আৰু এই ড্ৰিম প্ৰজেক্টটো সফল কৰা আমাৰ সকলোৰে দায়িত্ব আছে।
0: আসন্ন নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে দলটোৱে ইচ্ছুক সদস্যসকলৰ পৰা আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্বৰ বাবে আবেদন আহ্বান কৰিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি আগ্ৰহী কংগ্ৰেছ সদস্যসকলে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ কোষাধ্যক্ষৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি 1,00,000 টকাৰ নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট তথা আবেদন পত্ৰৰ সৈতে আবেদনকাৰীৰ নাম সন্নিৱিষ্ট থকা ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি সংলগ্ন কৰি জমা দিব লাগিব। কালি আৰম্ভ হোৱা আবেদন গ্ৰহণ প্ৰক্ৰিয়াৰ অহা 28 আগষ্টত সামৰণি পৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গুৱাহাটী মহানগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুজন চিকিৎসকে গোচৰটো সন্দৰ্ভত আদালতত সাক্ষ্যদান কৰিব। উল্লেখযোগ্য যে আদালতে সম্প্ৰতি জুবিন গাৰ্গৰ চিকিৎসা কৰা চিকিৎসকসকলৰ ভাষ্য গ্ৰহণ কৰি আছে। কালিও দুগৰাকী চিকিৎসকে গোচৰটো সন্দৰ্ভত সাক্ষ্যদান কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কালি পৰ্যন্ত মুঠ 106 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ঘৰুৱা দলটোৱে কালি 2টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 8 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰিব। কালি দ্বিতীয় দিনা আলহী দল ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তি ঘোষণা কৰিছিল। পৰহি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আৰম্ভ কৰি ভাৰতে কালি ধ্ৰুৱ জুৰেলৰ 115 ৰাণৰ সহায়ত 503 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আছিথা ফাৰ্নাণ্ডেজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ, ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়, নগাঁও লোকসভা উপ নিৰ্বাচনৰ তৎপৰতা, পিঁয়াজৰ দাম বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যত অব্যাহত থকা বান সাহায্য আৰু পুনৰ্বাসন প্ৰক্ৰিয়াকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনাত মিলিত হোৱাৰ বাতৰিটো অসমে প্ৰতিদিন নিয়মীয়া বাৰ্তাকে ধৰি প্ৰায় প্ৰতিখন কাকতেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাতৰিটোৰ উজনিৰ বানবিভীষিকা কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ কৰি জনালে মুখ্যমন্ত্ৰী হিমন্তই, আৰু দৈনিক জনমভূমি কাকতে গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্য দুৰ্যোগৰ সবিশেষ জনালে মুখ্যমন্ত্ৰীয়ে শিৰোনাম দিছে। দ্য চেণ্টিয়েল কাকতত বাতৰিটোৰ শিৰোনাম চি এম মিটছ অমিত শ্বাহ, ডিছকাছ ফ্লাড ৰেছপন্স এণ্ড ৰিহেবিলিটেশ্যন। দেশৰ কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মদিন উপলক্ষে 29 আগষ্টত কেন্দ্ৰীয় চৰকাৰে খেলো ইণ্ডিয়া সম্বাদ শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰং, টিহুকে ধৰি অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ লগতে দেশৰ 8,00,000 যুৱক যুৱতীক ভাৰ্চুৱেলি সম্বোধন কৰিবলগীয়া এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত পিঁয়াজৰ দাম বৃদ্ধি হোৱাৰ বাতৰি এটাও আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত পিঁয়াজৰ খুচুৰা মূল্য ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অধিক হোৱাৰ শীৰ্ষকেৰে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰাৰ বিপৰীতে আমাৰ অসম কাকতে দাম বৃদ্ধিৰ প্ৰসংগৰ লগতে কেন্দ্ৰীয় চৰকাৰে নাছিকৰ পৰা পিঁয়াজবৰ্তি বিশেষ কান্দা এক্সপ্ৰেছ গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ দিশটোকো সামৰি লৈছে। যোৰহাটত দেওবাৰে নিশা হোৱা প্ৰচণ্ড ধুমুহাত বহুসংখ্যক শামুক ভঙা চৰাইৰ মৃত্যু হোৱাৰ দুখজনক বাতৰি এটা আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটোৰ শিৰোনাম 62 এছিয়ান অ'পেন বিল ষ্ট্ৰক স্কিল্ড, 68 আদাৰ্ছ ইনজৰ্ড এজ ষ্টৰ্ম আপৰুটছ ট্ৰিজ ইন যোৰহাট। নগাঁও লোকসভা উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰাৰ প্ৰসংগকো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে

বিজুলী ঢেৰেকনিৰে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজীয়াৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ, বানে বিধ্বস্ত কৰা ঘাইপথ মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ, মেঘালয়ৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 4 জনক গ্ৰেপ্তাৰ, মেঘালয় বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিবৃতি প্ৰদান, কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ, খেলো ইণ্ডিয়া সংবাদৰ অধীনত পৰহিলৈ দেশৰ শিক্ষাৰ্থীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় আৰু ভাৰত শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি তৃতীয় দিনাৰ খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले हैं।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। खन तो हमारे धान खेती बालू खेती नष्ट हो এইটো যদি পয়সা দেয় তেনেহ'লে আমাৰ লাভ হয়, বাকীবোৰ খেতিয়কে ক'লে তেওঁলোকেও লাভটো পাব। সেইকাৰণে আমি যেনেকৈ পালোঁ তেওঁলোকে যাতে পায়।
2: খৰিফ ফচল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
3: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
2: ফচল বীমা সম্বন্ধীয় তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 144 47 লৈ কল কৰক।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক শোণিতপুৰ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে শোণিতপুৰৰ পৰা সংবাদদাতা ৰজত ভৰদ্বাজ। যোৱা 7 আগষ্টত তেজপুৰৰ মাধৱচন্দ্ৰ পথত থকা চলিহা কুটীৰত আয়োজিত এটা অনাড়ম্বৰ অনুষ্ঠানত অসমৰ প্ৰথমগৰাকী আনুষ্ঠানিক নৃত্যকলাৰ শিক্ষাগুৰু তথা প্ৰবীণ নৃত্যশিল্পী অলকা চলিহাক 2026 বৰ্ষৰ ঐতিহ্য তেজপুৰ সন্মানেৰে সন্মানিত কৰা হয়। এই বিষয়ে সবিশেষ কৈছে আমাৰ শোণিতপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজে।
2: 94 বছৰীয়া শিল্পীগৰাকীয়ে জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ প্ৰথমগৰাকী নৃত্য বিভাগৰ শিক্ষয়িত্ৰী হিচাপে অসমৰ নৃত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান লাভ কৰে। অনুষ্ঠানত শিল্পীগৰাকীৰ বহু প্ৰাক্তন ছাত্ৰী, সাংস্কৃতিক কৰ্মী আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি অতীতৰ সাংস্কৃতিক যাত্ৰাৰ স্মৃতি ৰোমন্থন কৰে। উল্লেখযোগ্যভাৱে 94 বছৰৰ বয়সতো গীতৰ তালে তালে নৃত্যৰ ভংগীমা প্ৰদৰ্শন কৰি অলকা চলিহাই উপস্থিত সকলোকে আপ্লুত কৰে।
1: যোৱা 16 আগষ্টত অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ তথা তেজপুৰৰ জীয়ৰী বৈজয়ন্তী দেৱী উপাধ্যায়ৰ 47 সংখ্যক স্মৃতি দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এই বিষয়ে সবিশেষ শুনো আহক আমাৰ সংবাদদাতাৰ পৰা।
2: পুৱাৰ ভাগত বৈজয়ন্তী দেৱী উদ্যানত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা, তেজপুৰৰ বিধায়ক পৃথিৱীৰাজ ৰাভা আৰু অসম গুৰুখা সন্মিলন শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চানমাৰীৰ হৰিহৰ ধাম প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশেষ স্মৃতিচাৰণ সভা। অসম গুৰুখা সন্মিলন শোণিতপুৰ জিলা সমিতিৰ সভাপতি গকুল বস্তেতৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন ছাত্ৰ নেতা শান্তনু মহন্ত, আছুৰ উপসভাপতি নিতুল বৰা, জ্যেষ্ঠ সাংবাদিক অঞ্জন উপাধ্যায়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত দেৱীৰ ত্যাগৰ কথা স্মৰণ কৰাৰ লগতে অসমৰ জাতীয় জীৱনত গুৰ্খা সম্প্ৰদায়ৰ অৱদানৰ বিষয়েও আলোচনা কৰা হয়।
1: যোৱা 20 আগষ্টত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে তেজপুৰৰ ঐতিহাসিক পকী অৰ্থাৎ জ্যোতি ভাৰতী পৰিদৰ্শন কৰে। এই বিষয়ে সবিশেষ শুনো আহক আমাৰ সংবাদদাতাৰ পৰা।
2: ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালে 1977 চনত ঐতিহাসিক গৃহটি সংৰক্ষণৰ উদ্দেশ্যে অসম চৰকাৰক অৰ্পণ কৰিছিল। ইয়াৰ পিছৰে পৰা জ্যোতি ভাৰতী অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হৈ আহিছে। পৰিদৰ্শনৰ সময়ত সঞ্চালকগৰাকীয়ে ৰূপকুঁৱৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণি শৰ্মাই ব্যৱহাৰ কৰা সামগ্ৰীসমূহো পৰিদৰ্শন কৰে। আগন্তুক বৰ্ষত পকী চৰকাৰক অৰ্পণ কৰা 50 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিশেষ সোণালী জয়ন্তী অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। লগতে ঐতিহাসিক সামগ্ৰী আৰু আলোকচিত্ৰ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ লগতে গৃহটোক ক্ষতিগ্ৰস্ত অংশ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

0: হ'ব বুলিও প্ৰকাশ কৰে।
1: যোৱা 20 আগষ্টত ঢেকিয়াজুলিৰ বৰচলা চাহ বাগিচা খেলপথাৰত আদিবাসী সংস্কৃতি সংৰক্ষণ সমিতি অসমৰ উদ্যোগত ডেৰমহীয়া কৰম নাচ কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয়। আদিবাসী সংস্কৃতি গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ তথা স্থানীয় আদিবাসী ৰাইজৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাৰ মূল উদ্দেশ্য হৈছে কৰম পৰৱৰ পৰম্পৰাগত নৃত্য গীত নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখা। উদ্বোধনী অনুষ্ঠানত শোণিতপুৰ জিলা মুণ্ডাৰী সাহিত্য সভাৰ সভাপতি সম্পাদককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আয়োজকসকলৰ মতে কৰ্মশালাত কৰম গীত নৃত্য আৰু পৰম্পৰাগত বাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। জিলাখনৰ 3খন গাঁও আৰু বাগিচাক একোটা মণ্ডল হিচাপে লৈ প্ৰায় 12 মণ্ডলত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। কৰ্মশালাৰ অহা 30 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া কৰম পৰৱত ৰাজহুৱাভাৱে কৰম নৃত্য গীতৰ প্ৰতিযোগিতাও আয়োজনৰ পৰিকল্পনা কৰা হৈছে। জিলাৰ ৰেহৰূপ অনুষ্ঠানটি আজিলৈ ইমানেই। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে শোণিতপুৰ জিলাৰ ৰেহৰূপ। এই অনুষ্ঠানত কাইলৈ আন এখন জিলাৰ ৰেহৰূপ লৈ পুনৰ ষ্টুডিঅ'ত উপস্থিত হ'ম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত শোণিতপুৰ জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল ৰজত ভৰদ্বাজ।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800420223 কল কৰক।

0: পিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া আৰম্ভ কৰা হৈছে পুৱনিন কল্পতৰু। আজিৰ অনুষ্ঠানটিলৈ মই বিনীতা ডেকাই জনাইছোঁ আদৰণি। শ্ৰোতাই নিশ্চয় নিজৰ প্ৰিয় গীতটি শুনিবলৈ হেঁপাহেৰে অপেক্ষা কৰি আছে। তেনেহ'লে পলম নকৰি গীতটিৰ বিষয়ে জনাই আমালৈ ফোন কৰক এই দুটি নম্বৰত, 03612661876 আৰু 9435405222। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ, 03612661876 আৰু 9435405222। আপোনালোকৰ ফোন অহালৈ বাট চাইছোঁ আৰু জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰেই আজিৰ সুৰীয়া যাত্ৰা আৰম্ভ কৰিছোঁ।

0: জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। আমালৈ ইতিমধ্যে ফোন আহিছে, আমি প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
0: নমস্কাৰ, আপুনি আজি কি গীত শুনিব?
1: মই ভূপেন হাজৰিকা আৰু লতাৰ মেটো সংগু যাও বনবাস, ভূপেন হাজৰিকাৰ মিউজিক,
0: হয় হয়, একপাল ছবিৰ গীত।
1: একপাল লতা মঙ্গেশকৰ গুৱাহাটী আহিছিল ন, এই গানটোৰ কাৰণে হাহাকাৰ লাগিছিল। তেতিয়া আমি চাইছিলো লতাৰ ফাংচন, চাব লাষ্ট লতাৰ ফাংচন।
0: হয় হয়, ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি, হয় আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছো দেই।
1: মই কেইজনমান বন্ধুৰ নাম কওঁ।
0: হয় হয় কওক।
1: আমাৰ আনন্দ গন্দিয়া, বংকিম দাস, হাজাৰা বেগম, ৰূপালী কলিতা, মাইনা দাস আৰু কল্পনা আমিন।

একবল ছবিৰ ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। আমি পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' তেখেতৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। আহক এইখিনিতে শুনো অংগৰাগ মহন্তৰ কণ্ঠৰ এটি গীত।

0: মঞ্জুচ নাম মহন্ত গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিবলৈ বিচাৰিছো। হেল্ল'
1: হেল্ল' নমস্কাৰ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: মই দৰং জিলাৰ খৈৰাবাৰীৰ পুনুৰাম কলিতাই ক'লো।
0: হয়, আপুনি কি গীত শুনিব আজি?
1: মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা কণ্ঠৰ মই এটি যাযাবৰ গীতটি শুনিবলৈ ইচ্ছা কৰিছো।
0: হয় হয়, নিশ্চয় আমি গীতটি শুনাব পাৰিম আপোনাক। ভালে আছে নহয় আপুনি?
1: মোৰ লগত আছে এই আমাৰ ইয়াৰে খৈয়াবাৰীৰ হিৰণ বড়ো আৰু উদ্ধৱ ওজা, লগতে দুনীৰ ক্ষিতিকান্ত শৰ্মা আৰু প্ৰতিভা দেৱী, তেওঁলোকেও মানে শুনিব ইচ্ছা কৰে, মোক মানে ফোন কৰি কয়।
0: আপোনালোক আটাইকেইজনেৰে অনুৰোধত আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি শুনাই দিছো।
2: মই এটি যাযাবৰ, মই এটি যাযাবৰ, ধৰাৰ দিহিঙে দীপাঙে লৰ, নিবিচাৰি নিজা ঘৰ, মই এটি যাযাবৰ। তুলৈ যাওঁ, পৃথিৱী ঘূৰি ফুৰো, মাজতে দুৰ্ঘটনা হৈ মোক মোৰ মাতটো অলপ কেইদিনৰ কাৰণে ছুটি ল'বলৈ কৈছে। যাযাবৰ শব্দটো মোৰ জীৱনত লাগি গৈছে। মই যাযাবৰী জীৱন লৈ পেলাই শদিয়াত জন্মগ্ৰহণ কৰি এই যে ক্লাছ ছিক্সতে ওলালোঁ, তেজপুৰলৈ গ'লোঁ, তেজপুৰৰ পৰা গুচি গ'লোঁ। গতিকে মোৰ যাযাবৰী জীৱনটোক ৰিপ্ৰেজেণ্ট কৰিছে এই

এটি গীত, মই এটি যাযাবৰ গীতটি, মই লুইতৰ পৰা মিচিচিপি হৈ গুচি গ'লোঁ, কলেজলৈ গ'লোঁ, যে ভূগোলত কিছুমান নাম নুশুনা নজনা হেৰিত গৈ পেলাই ভোজ খাইছোঁগৈ, আৰু সেই একেই আনন্দতে ঠিক লুইতৰ পাৰত যেনেকৈ ফূৰ্তি কৰোঁ তেনেকৈ মই মিছৰৰ পাৰতো তেনেকৈ কৰা, অলপতে মিচিচিপিৰ পাৰতো যেনেকৈ কৰোঁ ধেমালি কৰোঁ তেনেকৈ মই যিকোনো আৱিষ্কাৰ নকৰা নৈ পাৰে পাৰে ঘূৰি ফুৰিব পাৰোঁ। এইটো এই কথাখিনি আজি কৈছোঁ, মোৰ যাযাবৰী জীৱনটো শেষ হৈ আহিছে লাহে লাহে চাগে, আৰু কথা ক'ব নোৱাৰা হৈ আহিছে। মই যাযাবৰী জীৱনটোক ৰিপ্ৰেজেণ্ট কৰি মই গীত লিখিছিলোঁ আৰু সুৰবিলাক ব্যৱহাৰ কৰিছিলোঁ। এই এই গোটেই ইউটিলাইজেশ্যনটোৱে মোক যাযাবৰী এটা কেৰেক্টাৰ দিছিল বোধহয়, আৰু সেইটো চাৰিওফালে আজিও মই বিচৰণ কৰি ফুৰিব পৰা হৈছোঁ, আৰু আজিও সকলো জাতি উপজাতিসকলে

0: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
1: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
0: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
1: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
0: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
1: আৰু 7575944606।

0: মই বিচাৰিছো হাজাৰ চকু দীপ্ত।
1: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইখিনিতে শ্ৰোতাসকলক জনাই থৈছোঁ, মোৰ সৈতে ডিউটি ৰুমত আছিল সুশান্ত দত্ত, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেইখ আব্দুল্লাহ আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা। আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল' হেল্ল' হেল্ল' আমাৰ পুনৰ সংযোগ বিচ্ছিন্ন হৈছে। আমি এইখিনিতে শ্ৰোতাসকলক জনাই থৈছোঁ, আজি আমি ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ প্ৰচাৰত বহু অসুবিধাৰ সন্মুখীন হৈছোঁ কাৰিকৰী বিজুতিৰ বাবে, তাৰ বাবে আমি দুঃখিত।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: হেল্ল' হেল্ল' হেল্ল' পুনৰ সংযোগ বিচ্ছিন্ন হৈছে। আহক শুনো এইখিনিতে জুবিন গাৰ্গৰ কণ্ঠৰ ডাক ছবিখনৰ গীতটি।

জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰে আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি মই বিনীতা ডেকাই ইমানতে সামৰিছোঁ। আজিৰ অনুষ্ঠানটি সুচাৰুৰূপে প্ৰচাৰ কৰিব পৰা নগ'ল, তাৰ বাবে আমি দুঃখিত।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। শ্ৰোতা, আজি আমি নথৈ আনন্দিত হৈছো আপোনালোকক আমাৰ জীৱন সুৰভিৰ যিগৰাকী অতিথি তেখেতৰ সৈতে চিনাকি কৰাই দিবলৈ পাই। আৰু তেখেত হৈছে নলবাৰী জিলাৰ এটা ঐতিহ্যমণ্ডিত অঞ্চল মাখিবাহা, সেই মাখিবাহা অঞ্চলৰ এগৰাকী জ্যেষ্ঠ নাগৰিক আৰু যি সুস্থ সুঠাম শৰীৰে আহি তেখেত আমাৰ ইয়াতে উপস্থিত হৈছে ডিঙিত গামোচা লৈ। আৰু তেখেতৰ যদি বয়সটো মই আৰম্ভণিতে জনাব খুজিছোঁ, কিয়নো উল্লেখ কৰিবলগীয়া তেখেতৰ জন্ম 1937 চনত, অৰ্থাৎ তেখেত প্ৰায় 90 বছৰৰ ওচৰা ওচৰি হৈছে এই মুহূৰ্তত। কিন্তু সুন্দৰ শৰীৰ সুস্বাস্থ্যৰে তেখেত আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে। তেখেত হ'ল শ্ৰী হিম্ভুৰাম হালৈ ডাঙৰীয়া। স্বাগতম জনাইছোঁ আপোনাক জীৱন সুৰভি অনুষ্ঠানলৈ। ভালে আছেনে বাৰু?
1: মোৰ সদায় ভাল বুলিয়ে কওঁ মানুহৰ আগত, কাৰণ ঘূৰা ফুৰা কৰি আছোঁ, নাম প্ৰসংগত যাওঁ, মিটিঙত যাওঁ, জ্যেষ্ঠ নাগৰিকৰ মিটিঙত যাওঁ, গতিকে মই ভাল বুলিয়ে কওঁ সকলোৰে আগত, মোৰ ল'ৰা ছোৱালীৰ আগতো মই ভাল বুলিয়ে কওঁ।
0: আমি আপোনাক ভালেই দেখিছোঁ আৰু দেখি খুব আনন্দিত হৈছোঁ, আপুনি একদম সুস্থ শৰীৰে আমাৰ ষ্টুডিঅ'লৈ আহিছে। আৰু এতিয়াও আপুনি বাছত অহা যোৱা কৰে, নলবাৰীৰ সেই মাখিবাহা অঞ্চলৰ পৰা গুৱাহাটীলৈ আপুনি বাছতে অহা যোৱা কৰে আৰু কোনো অসুবিধা নোহোৱাকৈ আমি যিখিনি দেখিছোঁ আপুনি চলা ফুৰা কৰিয়ে আছে সুন্দৰ সুঠাম স্বাস্থ্যৰে। তাৰপৰা আৰম্ভণিতে জানিব খোজা শ্ৰোতাৰ, আজিকালিৰ এই আপোনাৰ জীৱনৰ বিষয়ে আমি কথা পাতিম এই খণ্ডটিত, আপোনাৰ কৰ্মৰাজীৰ বিষয়ে জানিম, আপোনাৰ সেই অঞ্চলটোৰ বিষয়ে জানিম, মাখিবাহা সেই অঞ্চলৰ বিষয়ে জানিম, আপোনাৰ চুবুৰীৰ বিষয়ে জানিম। কিন্তু প্ৰথমতে মই আপোনাৰ সুস্বাস্থ্যৰ বিষয়ে জানিব খুজিছোঁ, কিন্তু এই সুস্বাস্থ্যৰ মূল মন্ত্ৰটো কি আপোনাৰ?
1: মূল মন্ত্ৰটো মই সদায় ৰাতিপুৱা প্ৰায় 6টা বজাৰ আগতে উঠোঁ, উঠি মুখ হাত ধুই ৰেডিঅ' শুনি তাৰপিছতে মই 7:30-8টাৰ ভিতৰত মই গা ধুওঁ। গা ধুই চাহ চাহ খাই অন্যান্য ৰেডিঅ'ৰ অনুষ্ঠানবিলাকো মই এই শুনোঁ। তাৰপিছতে মই এই যিবিলাক মোৰ গৰু আছে, গৰু চৰুবিলাক মোৰ সন্মুখতে দৰক দিওঁ, দি সেইবিলাক অলপ চোৱা চিতা কৰোঁ। ঘৰতে বহি থাকোঁ, অন্যান্য মোৰ ৰাস্তাৰ সন্মুখতে মাটি, তাতে বহি থাকোঁ মই। সেইখিনিত বহি থাকিলে বহুত মানুহ লগ পাওঁ, প্ৰত্যেকে মোক মাত দিয়ে। এই ধৰণে
0: চুবুৰীটোৰ কথা কওকচোন আপুনি, নানকাৰ চুবুৰী।
1: মই 1937 চনৰ 17 অক্টোবৰত মাখিবাহা, ঐতিহ্যপূৰ্ণ মাখিবাহা গাঁৱৰ নলবাৰী জিলাৰ নানকাৰ চুবুৰীত জন্মগ্ৰহণ কৰোঁ। মোৰ পিতাৰ নাম স্বৰ্গীয় ভেলাৰাম হালৈ, মাতৃ স্বৰ্গীয়া মহেশ্বৰীপ্ৰিয়া হালৈ। মই 1950 চনত নানকাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা শেষ কৰি 1953 চনত মাখিবাহা MBA পৰীক্ষা দিওঁ। পৰীক্ষা দি থাকোঁতে মোৰ দুদিন বাচি থাকোঁতে মোৰ পিতৃ বিয়োগ হয়, বৰ দুৰ্ভাগ্য। মই পিতৃক সেই সময়ত টিহু চেণ্টাৰত পৰীক্ষা দিছিলোঁ, টিহু টাউনতে থাকি পিতৃক এৰি মই মোৰ মাতৃয়ে দাহ কৰে, কাৰণ মই অকলশৰীয়া। পৰীক্ষাৰ মোৰ শিক্ষাগুৰু গিৰীন্দ্ৰনাথ শৰ্মা, আনন্দীনাথ শৰ্মাৰ দিহা পৰামৰ্শত মই পুনৰ পৰীক্ষা দিবলৈ যাওঁ। পৰীক্ষাত মই ভালদৰে উত্তীৰ্ণ হওঁ, MBA পাছ কৰোঁ 1953 চনৰ ডিচেম্বৰ মাহত। 1956 চনত মই MBA পাছ কৰোঁ। 57 জানুৱাৰী

0: আপুনি শিক্ষাগুৰুৰ নামো এনেকৈ কৈছে তেখেতৰ উপাধিৰ সৈতে এই বয়সত, এই যে আপোনাৰ স্মৃতিশক্তি ইমান প্ৰখৰ, তাৰ কিবা বিশেষ কাৰণ আছে নেকি? আমি আনন্দিত হৈছো এই বস্তুটো দেখি।
1: মোৰ বিশেষ একো নাই,
0: পঢ়া শুনা কৰি থাকোঁ
1: সদায়, ৰেডিঅ' চাওঁ, ধৰ্মীয় কিতাপ পঢ়ো,
0: ধৰ্মীয় কিতাপ পঢ়ে। হয়,
1: মই মোৰ কৰ্মজীৱনৰ প্ৰথম 1955 চনত নানকাৰ ৰাজহুৱা পুথিভঁৰালৰ মই পুথিভঁৰালী আছিলোঁ। 55-56 চনত 1976 চনত অসম সাহিত্য সভাত টিহু দিছিল, মই তাৰে একজন বিশেষ সদস্য আছিলোঁ। 1976 চনত 1971 চনৰ মাখিবাহ সভা মহোৎসৱৰ মই সহকাৰী সম্পাদক আছিলোঁ। নানকাৰ চুবুৰীৰ মই 8 বছৰ কাল একাদিক্ৰমে এৰাআৰি কৰি 8 বছৰ কাল সভাপতি হৈছিলোঁ। 1989-90 চনত সম্পাদক থাকি নানকাৰ ৰাজহুৱা পুথিভঁৰালৰ লক্ষী পূজাৰ ৰূপালী জয়ন্তীৰ মই সম্পাদক আছিলোঁ।
0: হয় দাদা, আপুনি স্বাধীনতাৰ পূৰ্বে, দেশ স্বাধীন হোৱাৰ পূৰ্বে আপোনাৰ জন্ম 1937 চনত, আপুনি কৈছে 10 অক্টোবৰত।
1: আচ্ছা আচ্ছা, মই
0: স্বাধীনতাৰ সেই সময়ৰ কিবা মনত আছে নেকি?
1: আছে আছে আছে,
0: মনত আছে।
1: আমি যেতিয়া স্বাধীন হয় তাৰ পিছদিনা একদম পতাকা লৈ লৈ ঘূৰি ফুৰিছিলোঁ। জাতীয় নিচান হবে উৰুৱাই ৰাখো দেশৰ মান, এই গানটো আমি গাইছিলোঁ। আৰু বন্দে মাতৰমটো তাৰে পাছত গাইছিলোঁ। বন্দে মাতৰমটো, বন্দে মাতৰম, বন্দে মাতৰম, সুজলাং সুফলাং মলয় যশীতলাং শস্য শ্যামলাং মাতৰম, বন্দে মাতৰম। আচ্ছা, তাৰে পিছতে মই সভাৰ 1971 চনত সহকাৰী সম্পাদক আছিলোঁ। শিক্ষকতা কৰি থাকোঁতে মাখিবাহৰ মই শিক্ষক কেন্দ্ৰ সভাৰ সভাপতিৰ পদ লৈছিলোঁ, 2 বাৰ সম্পাদক হৈছিলোঁ। সম্পাদক হকালতে মই 1970-71 চনৰ উত্তৰ ভাৰত ভ্ৰমণ কৰিছিলোঁ, অমৃতসৰ। সেই সময়ত তাৰ সাংঘাতিক কথা, অসমৰ পৰা এখন ট্ৰেইন গৈছিল, সেই ট্ৰেইন যোগে আমি উত্তৰ ভাৰত ভ্ৰমণ কৰিছিলোঁ অমৃতসৰলৈ। অমৃতসৰ, চণ্ডীগড়, ভাকৰাবান, গয়া, কাশী, মথুৰা, বৃন্দাবন, এইবিলাক আমি ঘূৰিছিলোঁ। তাত কৰি উঠা দিল্লীৰ কুতুব মিনাৰ আমি ওপৰলৈ উঠি চাইছিলোঁ। এতিয়া তাত উঠিবলৈ নিদিয়ে, ভয়াৱহ হৈছে। কিন্তু আমি 70 চনৰ শেষত সেই ভ্ৰমণত যাই আমি অমৃতসৰ স্বৰ্ণ মন্দিৰটো খুব ভাল কৰিয়ে চাইছিলোঁ। তাৰপিছত জালিয়ানাৱালাক বাগ চাইছিলোঁ, কি সিঁয়ৰি উঠা জালিয়ানাৱালা বাগৰ ঘটনাৰ কথা। তাৰপিছতে আৰু এই দিল্লীৰ এই মহাত্মা গান্ধীৰ স্থল, সেইবিলাক চব চাইছিলোঁ দিল্লীত। আচ্ছা, যিয়ে নহওক, মাখিবাহ এখন উন্নত গাঁও। ইয়াত 10খন প্ৰাথমিক বিদ্যালয়, 2খন হাইস্কুল, 1খন হায়াৰ ছেকেণ্ডাৰী, 1টা ষ্টেট বেংক, 1টা পোষ্ট অফিচ, চাব অফিচ, 1খন মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, প্ৰত্যেক চুবুৰীয়ে চুবুৰীয়ে নামঘৰ, আৰু হৰি সভাৰখনৰ হৰিমন্দিৰ, জাকত জিলিকা। এই হৰিমন্দিৰৰ মই বৰ্তমান সেই যিখন হিন্দু শাস্ত্ৰ অধ্যয়ন গোষ্ঠী আছে তাৰে মই সভাপতি হৈ আছোঁ বৰ্তমান আজি 5 বছৰ ধৰি। সেই প্ৰত্যেক একাদশীতে আমাৰ নাম প্ৰসংগ হয়, মাঘৰ একাদশীত আমাৰ বিশেষ কৰি বিশেষ ধৰণে পালন কৰা হয়। মাখিবাহত প্ৰত্যেক চুবুৰীয়ে চুবুৰীয়ে হৰিমন্দিৰ আছে। তাৰোপৰি আমাৰ চুপাই চুপাই লক্ষী পূজা হয়, কালী পূজা হয়, দুৰ্গা পূজা হয়। মাখিবাহত মন্দিৰ আছে কেইবাটাও, আমাৰ অধ্যাপক পৰা চুবুৰীত এটা কালী মন্দিৰ বহুত পুৰণি, এটা নৱগ্ৰহ দেৱালয়, দেউলগুৰিত দৌলোৎসৱ হয়, নানকাৰত লক্ষী পূজা হয়, কুকুৰমৰাত লক্ষী পূজা হয়। কুকুৰমৰাত এটা ডাঙৰ পুথিভঁৰাল আছে, তাত 2জন কৰ্মচাৰীয়ে কাম কৰি বেতন পায়। এইবিলাক মাখিবাহৰ উন্নয়ন চেষ্টা। বৰ্তমান মাখিবাহ ৰাস্তা পথ কিছু পৰিমাণে ভাল হৈছে। এইখন কৃষি প্ৰধান গাঁও, ইয়াতে বেছি সংখ্যক মানুহে খেতিৰ কাম কৰে।
0: আপুনিও নিজে কৃষি কৰ্ম?
1: মই নিজেও কৃষি কৰ্ম,
0: সেই বিষয়ে আমি পাতিম। প্ৰথম আপোনাৰ কৰ্মজীৱনৰ কথা আৰু অকণমান বিতংকৈ জানিব খুজিছোঁ। আপুনি শিক্ষকতা কৰিলে, ক'লে যে প্ৰায়খিনি আপুনি প্ৰধান শিক্ষক হৈ আছে প্ৰায় বিদ্যালয়তে, আৰু প্ৰধান শিক্ষক হৈয়ে আপুনি অৱসৰ লৈছে প্ৰায় 43 বছৰ আপুনি শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন অতিবাহিত কৰিছে। সেই কথাখিনি কওকচোন, তাৰ ঘাট প্ৰতিঘাত কেনেকুৱা আছিলে? কেইবাখনো স্কুলত আপুনি কাম কৰিছে।
1: প্ৰথমে উত্তরকুশী স্কুলত নেপালী মানুহৰ ঘৰত থাকি

0: কাম কৰিছিলোঁ, তেওঁলোকে মদৰ বটলৰ কাম কৰে, কিন্তু মই নাখালোঁ একো, আনকি মুৰ্গী বা অন্য মই নাখালোঁ। তাৰপিছত আইঠাবাৰীৰ ওচৰৰ হাতীতে নামৰ এখন বড়োগাঁৱত থাকি স্কুল কৰিলোঁ। বড়োগাঁৱৰ মাজতে মোক এটা ঘৰ বান্ধি দিছিল, মানুহবিলাক বৰ আপোন। তেওঁলোকে মোৰ দুজনৰ ঘৰত টিউচন কৰিছিলোঁ, তেওঁলোকে গধূলি মোক গাখীৰ দিয়ে। মই একো বস্তু আজিলৈকে মই তামোল এখনো নাখাওঁ, চাধা বিৰি দূৰৰ কথা, মই তামোলো নাখাওঁ। গতিকে সেই সময়টো মই একো ব্যৱহাৰ নকৰিলোঁ। মানুহবিলাকৰ য'তে মই কাম কৰি আছোঁ, প্ৰত্যেক গাঁৱৰ মোৰ আলহী। সৌ সিদিনা মই উত্তৰ কোচিনলৈ গৈছিলোঁ, এইবাৰ মাঘৰ 3 তাৰিখে। তাৰে স্কুলৰ শিক্ষকে মোক মাতিছিল আৰু মোক বিশেষ সম্বৰ্ধনা জনাইছে, আৰু তেখেতসকলে যে ইমান দিনত মোক মূৰত মোৰ ছাত্ৰবিলাক, মৰিছে বেছিভাগ, 5 জনমান ছাত্ৰ মই লগ পাইছোঁ। তাৰপিছতে মই চুতীয়াপাৰা স্কুলত কাম কৰিছিলোঁ, তাতেও খুব ভাল পাইছোঁ, সেইবিলাকো মোৰ বৰ্তমানো আলহী। দলৈগাঁৱত কাম কৰিছোঁ, সেইবিলাকো আলহী। কুকুৰমৰাত মই 17 বছৰ কাম কৰিছোঁ, সেই গাঁওখনৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ বৰ্তমান। তেওঁলোকৰ যিকোনো অনুষ্ঠানতে মাতে, মোক আগভাগ দিয়ে। বালাবৰীত তাতেও সেইধৰণে মই কাম কৰিছিলোঁ। শেষত মই নিজৰ গাঁওখনৰ স্কুলত কাম কৰি নিজকে ধন্য মানিছোঁ আৰু 30/4/2000 তাৰিখে মই শিক্ষকতা কামৰ পৰা অৱসৰ পাইছোঁ। মাখিবাহাত মই 2 বাৰ সম্পাদক হৈছোঁ, কেন্দ্ৰ সম্পাদক, শেষত সভাপতি হৈছোঁ। আৰু আঠিয়াবাৰী কেন্দ্ৰত মই কাম কৰোঁতে তাৰে পৰীক্ষা বোৰ্ডৰ ছেক্ৰেটাৰী হৈছিলোঁ 2 বাৰ। এইধৰণে মই মোৰ জীৱনটো কৰ্মৰ মাজেৰে অতিবাহিত কৰি আহিছোঁ। মই এজন 16 বছৰ বয়সৰ পৰাই নাম প্ৰসংগ কৰি মই গাঁৱে ভূঞে 2003 চনত নলবাৰীত শিশু মহোৎসৱত মই নাম প্ৰসংগ কৰি বিশেষ ভূয়সী মানুহৰ ভূয়সী প্ৰশংসা পাইছিলোঁ। এইধৰণে মই বৰ্তমানৰ নাম প্ৰসংগত জড়িত আছোঁ।
1: হয়, শ্ৰী হালৈ ডাঙৰীয়া, আপুনি এগৰাকী ঘোষা আৰু দিহা নামৰ এগৰাকী সুদক্ষ পাঠক, গতিকে সেই চৰ্চা আপুনি ক'লে ইতিমধ্যে আপুনি ভূয়সী প্ৰশংসা পাইছে ৰাইজৰ পৰা, সেই চৰ্চা আপুনি এতিয়াও অব্যাহত ৰাখিছে, চলাই আছে। তাৰ চৰ্চা কেনেদৰে আপোনাক এই যিবিলাক নাম প্ৰসংগ আপুনি কৰি থাকে, বা আপুনি বৰগীতৰ চৰ্চা কৰে, লোকগীতৰ চৰ্চা কৰে, আপুনি সেই কেনেদৰে অব্যাহত ৰাখিছে, তাত ৰেডিঅ'ৰ অৰিহণা কেনেকুৱা? আপুনি কৈছে ৰেডিঅ' শুনি থাকে আপুনি।
0: মই ৰেডিঅ'ৰ পৰাই বহুত সুৰ সঞ্চাৰ শিকিছোঁ, তাৰমানে ৰেডিঅ'ত শুনো, টিভিত শুনো, ৰেডিঅ'ত সুৰবিলাক মই লওঁ। সেইকাৰণে বা নাম আগতে ৰেডিঅ'ত 4:30 বজাত সদায় জোনা নাম গাইছিল, বৰগীত গাই আছিল, 50 বছৰ এতিয়াও বৰগীত দি আছে, সেইবিলাক মই একদম কাণ পাতি শুনো। সেইকাৰণে সেইবিলাক মই মনত ৰাখিয়ে মই এই নাম পৰিৱেশন কৰাৰ কাৰণে আগ্ৰহী। বৰ্তমানো মই নাম প্ৰসংগত ব্ৰতী হৈ আছোঁ।
1: আপুনি কিবা এটা গীত গাম বুলি কৈছিলে, লৈ আনিছিলে, লোকগীত নে বৰগীত?
0: বৰগীত।
1: হয়, অকণমান শুনাই দিলে আমাৰ শ্ৰোতাই ভাল পাব শুনি। হয়,

শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত খুব সুন্দৰকৈ গাই থৈছে আপুনি, সুধা কণ্ঠ ভূপেন হাজৰিকায়ো গাইছে এই বৰগীতটি, আমাৰ সকলোৱে প্ৰিয় জুবিন গাৰ্গেও গাই থৈছে, আৰু আজি আপোনাৰ কণ্ঠত শুনিছোঁ আমি নথৈ আনন্দিত হৈছোঁ। আপোনাৰ যি এই চৰ্চা ইমান সুন্দৰকৈ কৰিছে, এনে চৰ্চা অব্যাহত ৰাখক আপুনি, এতিয়াও আপোনাৰ যি স্বাস্থ্য, আপোনাৰ কণ্ঠ গোটেইখিনি দেখিছোঁ আপুনি যেন বহু বছৰলৈ আৰু এই চৰ্চা কৰি থাকিব পাৰিব। ইয়াৰ বাহিৰেও আপুনি এগৰাকী প্ৰগতিশীল কৃষক, কেৱল

0: বিঘা মাটিত এতিয়াও খেতি কৰে। আমাৰ যিখন তালিকা আমি আপোনাৰ পাইছোঁ তাত আপুনি ধানটো কৰেই, ধানৰ পৰা সৰিয়হ, তিল, ৰঙালাও, ভেন্দি, বিলাহী, উৰহি কল, বেঙেনা, এই গোটেইখিনি শাক পাচলিৰ খেতি আপুনি কৰে। গতিকে এই যিটো উৎসাহ, এই বৰষতো আপুনি ধৰক মানুহ ৰাখিয়ে খেতি কৰিছে, কিন্তু নিজে চোৱা চিতা কৰে, তদাৰক কৰে, এই কামৰ বাবে যিটো উৎসাহ, কেনেকৈ আপুনি লাভ কৰে এই উৎসাহটো?
1: বৰ্তমান মোৰ ঘৰৰ দুজন ল'ৰা, দুয়োজনে কৰ্মত আগবঢ়াত চাকৰি কৰে। ডাঙৰ ল'ৰা শ্ৰী ভগৱান হালৈ পি ডব্লিউ ডিৰ হিচাপ বিষয়া, বোৱাৰী দীপালী দাস হালৈ সমাজ কল্যাণৰ ছুপাৰভাইজাৰ, সৰু ল'ৰা দিব্যজ্যোতি হালৈয়ে টিহু মেডিকেলত লেবৰেটৰী টেকনিচিয়ান, পাঁচজনী ছোৱালী, নাতিনী, ডাঙৰ নাতিনী ছোৱালী তাই দেলহিত পঢ়ি আছে, ল'ৰা সি সৈনিক স্কুলৰ গোৱালপাৰাত হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে, ছোৱালী পাঁচজনী, আটাইবিলাককে মই সুন্দৰ ল'ৰাত বিয়া বাৰু দিছোঁ। তেওঁলোকৰ উৎসাহ উদ্দীপনাত মই মোৰ সন্মুখতে থকা 7 বিঘা মাটিত প্ৰত্যেক বছৰে ধান খেতি কৰোঁ, সৰিয়হ খেতি কৰোঁ, তিলৰ খেতি কৰোঁ, অন্যান্য ৰঙালাও, ভেন্দি, বাঁহ গছ আছে বহুত, চেগুন গছ, গমাৰি, আম, কঁঠাল, নাৰিকল 20 জোপামান আছিল, কিন্তু কেৰ্কেটুৱাৰ কাৰণে বৰ্তমান নাৰিকলবিলাক কাটি 10ডাল মানে আছে, বাকীবিলাক আছেয়ে। মই সুন্দৰভাৱে দুৱাৰ মুখতে বহি থাকোঁ, বহুত মানুহ লগ পাওঁ, গাঁৱৰ খবৰ, অন্যান্যবিলাকেও মোৰ খবৰ লয়। মাখি বাহাত বিশেষ কৰি এখন ডাঙৰ সভা হয় ফাগুনৰ অমাৱস্যা তিথিৰ পৰা 9 দিন ব্যাপী
0: অসমৰ
1: এখন প্ৰসিদ্ধ সভা, ইয়াত বহুত মানুহৰ সমাগম হয়। এখন সভা গ্ৰামোন্নয়ন সমিতি বুলি এখন কমিটি আছে, 2 বছৰীয়া কমিটি, তেখেতসকলে এই সভা পৰিচালনা কৰাৰ লগতে মাখিভা অঞ্চলৰ সা সুবিধা, ৰাস্তা ঘাট আদিৰ চোৱা চিতা বা তেখেতসকলে কৰে। এই গাঁৱতে মই জন্মগ্ৰহণ কৰি সুখী জীৱন আৰম্ভ চলি আছোঁ। গাঁওখনৰ প্ৰতি মোৰ অগাধ মৰম, চেনেহ, ভক্তিভাৱ আছে। সেয়েহে মই এতিয়াও হৰি মন্দিৰৰ যিখন হিন্দু শাস্ত্ৰ দয়ন সমন্বয় গোষ্ঠী আছে, মৰমতে মই এতিয়াও মোৰ ভক্তসকলৰ আগ্ৰহত এতিয়াও মই সভাপতি হৈ আছোঁ। গাঁৱৰ চুপাৰ মই 8 বাৰ সভাপতি হৈছোঁ, নানকাৰ গ্ৰামোন্নয়ন সমিতিৰ 2 বছৰ সম্পাদক হৈছোঁ। এইধৰণে মই গাঁওখন চলি আছোঁ।
0: হয়, আপোনাৰ ঘৰখনো ভৰা ঘৰ, নাতি নাতিনীৰে গাঁওখনৰ যিটো চুপাৰ কথা কৈছে সেইটো আপুনি মানুহখিনি পাই থাকে, আপোনাক সন্মান কৰে, আপুনি বিভিন্ন বঁটা বাহন লাভ কৰিছে, সম্বৰ্ধনা লাভ কৰিছে আপুনি কেইবাটাও অনুষ্ঠানত, লগতে আপুনি অসম সাহিত্য সভা আৰু কৰ্মচাৰী যি পৰিষদ আছে তাৰো আপুনি এগৰাকী আজীৱন সভ্য।
1: মই ৰাজ্যিকৰ ৰাজ্যিক জ্যেষ্ঠ নাগৰিকৰ পৰা এই নসত্ৰত যোৱাবাৰ 1-10-2025 তাৰিখে নসত্ৰত মোৰ অসম ৰাজ্যিক জ্যেষ্ঠ নাগৰিক সন্মিলন মই সম্বৰ্ধনা দিছে। তাৰে আগতে মোক নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনে ঘৰত যাই মোক সম্বৰ্ধনা দিছে। তাৰে আগতে মাখিবাহা জ্যেষ্ঠ নাগৰিক সন্মিলনে মোক ঘৰত দিছে। শুৱালকুছিত সাহিত্য সভাই মই এখন পতাকা উত্তোলন কৰিছিলোঁ, তাৰপিছতে মোক তেখেতসকলে প্ৰশংসা পত্ৰ দিছে শুৱালকুছি সাহিত্য সভাত। মই শুৱালকুছি সাহিত্য সভা, পাঠশালা সাহিত্য সভা, বৰপেটাৰ সাহিত্য সভাত প্ৰতিনিধি হিচাপে গৈছিলোঁ। তাতকৰিও যোৱা আগৰ জুলাইত মই অসমৰ জ্যেষ্ঠ নাগৰিকৰ ৰাজ্যিক সন্মিলন হৈছিল দুলীয়াজানত, মই তাতে প্ৰতিনিধিত্ব কৰিছিলোঁ।
0: তালৈকে গৈছে আপুনি? খুব সুন্দৰ আপোনাৰ এই যাত্ৰা, এই যে আপুনি এতিয়াও ভ্ৰমণ কৰি আছে বিভিন্ন ঠাইলৈ, আপুনি ক'লে প্ৰতিখন সাহিত্য সভালৈকে গৈছে, যোৱাবাৰ পাঠশালালৈ গৈছে, আপুনি দুলীয়াজানলৈ গৈছে। সাধাৰণতে ধৰক আপোনাৰ বয়সৰ মানুহ মানে ক'বলৈ দিগদাৰ অকণমান, যে ঘৰৰ ভিতৰতে সোমাই যায়, আপুনি কিন্তু সমাজৰ লগত লগ হৈ মিলি আছে, তাৰেই যে ফলটো আপুনি পাই আছে বুলি ভাবে নেকি? এই যে আপোনাৰ যি তীক্ষ্ণ আপোনাৰ যিটো স্মৃতিশক্তি, এই মানুহৰ মাজত আছে কাৰণে
1: এইবাৰ বহাগ বিহুত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি মাননীয় বাণেশ্বৰ খাণ্ডে ঘৰত যাই মোক সম্বৰ্ধনা দিছে। তেখেতৰ পৰিয়ালে মোৰ ঘৰত গৈছিল, যাই মোক সম্বৰ্ধনা দিছে। আৰু নলবাৰী জিলাৰ প্ৰায় জিলার সভাপতি।

0: প্ৰতি সম্পাদক অন্যান্য ডাঙৰ বিষয়বিলাক মোৰ ঘৰৰ লগত সদায় আহ যাহ কৰি থাকে, মই বৰ সুখী।
1: এই শ্ৰী হিমবুৰাম হলিডাঙৰী, আপোনাক যদি সুধো ক'লে আপুনি মই বৰ সুখী, এই সুখৰ যদি আপোনাৰ মূল মন্ত্ৰটো সুধো, সুখৰ আঁৰৰ কথাটো?
0: মোৰ আঁৰৰ কথা মোৰ ল'ৰা বোৱাৰী যি জোৱাই মোৰ লক্ষ্মীস্বৰূপা ঘৈনী আটাইৰে মই ব্যৱহাৰত সন্তুষ্ট আৰু সেইকাৰণে মই ভাল আছোঁ। মোক আটাইয়ে মৰম চেনেহ কৰে, শ্ৰদ্ধা কৰে, এইখিনিয়ে মোৰ জীৱনৰ সাৰ্থকতা, অন্য মোক নালাগে, মই বৰ সুখী, ভালনে? আৰু ওচৰ চুবুৰীয়াৰ লগতো মোৰ ভাল। মোৰ এটা পাঠকৰ দল আছিল, সেই দলটোক লৈয়ে মই 2003 চনত নলবাৰীত শিশু মহোৎসৱত নাম প্ৰসংগ কৰিছোঁ। তাৰোপৰি মই বহুত দিন ধৰি কাষৰ ওচৰ চুবুৰীয়া চুপাবাসীৰ লগতো নাম প্ৰসংগ কৰিছিলোঁ, ঘৰে ঘৰে গৈ। বৰ্তমান অৱশ্যে মই নামত বহিব পৰা অৱস্থা নাই যদিও, তথাপি মই মাজে সময়ে যাওঁ, দুই এটা নাম এতিয়াও দি আছোঁ,
1: দি আছে,
0: ভাল লাগে।
1: সুন্দৰ। আপোনাৰ এই যে শৰীৰ চৰ্চা কিবা কৰে নেকি, স্বাস্থ্যটো ভালে ৰখাৰ কাৰণে?
0: শৰীৰ চৰ্চা অন্য নকৰোঁ, মই অলপ পাৰিলে খোজকাঢ়োঁ ৰাতিপুৱা বা অন্য সময়ত অলপ খোজকাঢ়োঁ, আৰু মই এই সাধাৰণ কামবিলাক কৰি থাকোঁ, যিবিলাক চকুৰ আগত পৰে
1: সেইবিলাক,
0: সেই কামবিলাক মই এতিয়াও কৰোঁ।
1: আপুনি এনে বহি নাথাকে আৰু?
0: এনেই বহি নাথাকোঁ,
1: হয় হয়। আৰু আমি ভাবিছোঁ আপোনাৰ এটা মূল মন্ত্ৰ যে আপুনি এনেই বহি নাথাকে, কিবা নহয় কিবা কৰি থাকে, আগত কিবা পৰিলে কৰি থাকে আপুনি, সেইটো বুলি ভাবিছোঁ। লগতে মোৰ শ্ৰোতাৰ কেইটাৰ্থে জানিব খোজোঁ, আজিৰ সময়ত খোৱাৰ তালিকাখনো অতি গুৰুত্বপূৰ্ণ, সেইটোক লৈ বিভিন্ন ৰিচাৰ্চ চলে, কিন্তু আপুনি এনেধৰণৰ প্ৰেক্টিছ কৰিছে, কোনো ৰিচাৰ্চৰ সেয়া ফল বুলি নাভাবোঁ, আপোনাৰ নিজৰ জ্ঞান বিচাৰ বুদ্ধিৰে আপুনি এই কামখিনি কৰি গৈছে, খোৱাৰ তালিকাখন আমাৰ জনাব নেকি চমুকৈ?
0: আচ্ছা আচ্ছা, মই ৰাতি মোৰ এতিয়া মোৰ জন্মৰ পাছতে মোৰ গৰুৰ আছে, গোপালক মই, বৰ্তমানো মোৰ গাই আছে, সময় গাখীৰ আছে, গতিকে মই ৰাতিপুৱা সদায় মই লাল চাহ নাখাওঁ, বৰ্তমান মই চেনি নিদিয়া গাখীৰ চাহ খাওঁ, তাৰপিছত 9:30-9:30 বজাত মই কেতিয়াবা চাহ পিঠা খাওঁ, বেছিভাগ সময় মই চিৰা খাওঁ, দৈ চিৰা খাওঁ, আৰু দুপৰীয়া 1:30-2 বজাৰ ভিতৰত মই ভাত খাওঁ, ৰাতি ভাত খাওঁ, আবেলি চাহ খাওঁ, এইখিনিয়ে মোৰ খোৱা খাদ্য। আৰু মোৰ এতিয়া অলপ ভোকটো অলপ বেছি আনো হৈছে, গধূলি কিবা খাব পাৰিলে ভাল পাওঁ, যেনে ফল মূল বা সেই ধৰণে কিবা
1: বনাই দিয়ে আৰু ঘৰত আপোনাৰ?
0: অঁ, খাওঁগৈ এনে ধৰণৰ, গতিকে মোৰ কলো হৈ থাকে, আৰু কলটোও কল দৈ হ'লে বৰ প্ৰিয়, ভাতৰ লগত খুব ভাল পাওঁ।
1: আপুনি দৈটো প্ৰায় নিয়াৰিকৈ খায়?
0: অঁ, নিয়াৰিকৈ খাওঁ, দৈটো মোৰ প্ৰায় থাকেই, গাখীৰ কিনি এতিয়া বৰ্তমান কিনি আছোঁ, গাই যোগবাৰ হৈছে, কিনি আছোঁ, সেই হ'লেও দৈ কৰে মোৰ ঘৰত।
1: আপুনি গাখীৰ দৈ এইবিলাক খাই থাকে আৰু?
0: খাই। তাৰোপৰি মোৰ নিজৰ পুখুৰী আছে, মাছ পোহা পুখুৰী আছে, মই নিজে সেইবিলাক পৰিচালনা কৰি থাকোঁ, খেতি বাতিবিলাক চাই থাকোঁ এতিয়াও, গতিকে মই এনেই দুখ ভাৱটো আৰু নোহোৱাটো নেদেখুৱাওঁ। মোৰ জীৱনত যি কোনোবা দিনা পইচাৰ টান বা পইচাৰ হৈছে, মই কোনোদিন কাকো দেখা নাই। তাৰোপৰি মোৰ যিখিনি যি জোঁৱাই মামা বা সৰুতে মানুহ প্ৰত্যেকে মোক ভাল পায়। মোৰ মামাৰ ঘৰখন আৰু মোৰ শ্ৰেষ্ঠ ঘৰ, মামা তিনিজন, ককা আইতাক মই দেখা পাইছোঁ, আইতাই মোক বৰ মৰম কৰিছিল, ভাইবিলাকেও মোক অত্যন্ত মৰম কৰে, তেওঁলোকৰ আটাইতকৈ মই ডাঙৰ, মোৰ আইও মামাহঁতকৈ ডাঙৰ আছিল।
1: আপোনাৰ আটাইৰে লগত যিটো দেখিছোঁ সু সম্পৰ্ক, ঘৰৰ মানুহৰ
0: সম্পৰ্ক, মোৰ
1: চুবুৰীৰ মানুহৰ লগত বা সেই বৃহত্তৰ নলবাৰী অঞ্চলৰ লগত, আপুনি যেনেধৰণে কৈছে, আৰু আমি ভাবিছোঁ যে এই যে সু সম্পৰ্ক মানুহৰ লগত, সেইটো এটা আপোনাৰ কাৰণ, ইমান সুন্দৰ কথা আমি আজি নথৈ আনন্দিত হৈছোঁ আপোনাক দেখি আৰু এনেকৈ পাই। আৰু আপোনাৰ এই যে এটা জীৱন যাত্ৰা, এই এনেদৰে চলি থাকক, আপোনাৰ সুস্থ শৰীৰে আৰু সুস্থ আপোনাৰ যিটো স্মৃতিশক্তিৰে, অতি প্ৰখৰ স্মৃতিশক্তিৰে আপুনি এনেদৰে চলি থাকক, নাম প্ৰসংগ কৰি থাকক আপোনাৰ, আৰু যি খেতি বাতিৰ কাম সেয়া কৰি থাকক, লগতে যি ধৰ্মীয় কামবিলাক কৰি আছে আপুনি, ভাগৱত পাঠকে ধৰি অন্যান্য নাম প্ৰসংগ, বৰগীতৰ চৰ্চা, এইবিলাক অব্যাহত থাকক। শেষত কিবা মন্ত্ৰ আমাৰ অনুষ্ঠান সামৰিব লাগিব, আমাৰ প্ৰায় যি নিৰ্ধাৰিত সময় জীৱন সুৰভিৰ সেই খবৰ হৈছে, জীৱনৰ যদি কিবা আপুনি এটা মন্ত্ৰ দি যাব খোজে, ইমান দীঘলীয়া প্ৰায় 90 বছৰীয়া এটা জীৱনৰ আপোনাৰ যিটো যদি কয় মূল মন্ত্ৰ, বা কি শিকিলে আপুনি জীৱনৰ পৰা, এই কথাটো সুধিলে কি বুলি ক'ব?
0: কৰ্মই ধৰ্ম,
1: হয়।

0: কৰ্মই ধৰ্ম, কৰ্ম নকৰিলে এজন হয়, কৰ্ম কৰিলে মানুহ চলিব পাৰে। বৰ্তমান দিনত কাৰো অভাৱ নাই, ঘৰ দুৱাৰ গাঁও ভূঁইৰ সকলোৰে প্ৰায় ভালেই হৈছে। ৰেডিঅ'টো এটা আকৰ্ষণীয় বস্তু। মই 1962 চনত যেতিয়া চীনা যুদ্ধ হয় তেতিয়াৰ পৰা মই ৰেডিঅ' শুনিছোঁ, আৰু মোৰ লগতে সদায় মই ৰেডিঅ' ব্যৱহাৰ কৰি আছোঁ। আজিও ইয়াৰ উত্তৰটো মই কামনা কৰিছোঁ, ভাল হওক, ভালকৈ চলক, ইয়াৰে মই কামনা কৰিছোঁ। গোটেই চেণ্টাৰকেইটাই মই প্ৰায় শুনিয়ে থাকোঁ। মই ভাবোঁ কৰ্মই ধৰ্ম, মানুহে কৰ্ম কৰিলে আজিকালি দুখত নপৰে।
1: হয়, খুব সুন্দৰ কথা, খুব সুন্দৰ বাণীয়ে বিলাইছে আপুনি, কৰ্মই ধৰ্ম, আৰু কাম কৰিলে একোৰে অভাৱ নহয়, আপুনি যিটো কথা কৈছে হয়। আৰু আজিৰ সময়ত এইটো অতি প্ৰাসংগিক কথা এটা। শ্ৰী হিমবুৰাম হালৈ ডাঙৰীয়া, আপোনাক পাই আজি আমি পুনৰবাৰ জনাইছোঁ যে আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ অতিকৈ আমি ভাল পাইছোঁ আপোনাৰ নিচিনা কৰি অতিথি আজি পাই জীৱন সুৰভিত, আপোনাৰ এই বয়সৰ বা আপোনাৰ এনেদৰে কথা কোৱা এই প্ৰখৰ স্মৃতিশক্তিৰ এগৰাকী অধিকাৰী ব্যক্তি আপুনি, আৰু নিজৰ অঞ্চলটোক ভাল পোৱা এগৰাকী ব্যক্তি ইমান সুন্দৰকৈ কৈছে। গতিকে আপোনাৰ এই জীৱনৰ যি কথা, জীৱন যি যাত্ৰা, এনেদৰে অব্যাহত থাকক। শেষত কিবা থাকি গ'ল নেকি, কিবা ৰৈ গৈছে নেকি ক'বলৈ?
0: মোৰ যিবিলাক মই শিক্ষক লাভ পাইছিলোঁ, তেখেতসকলৰ তাৰমানে পৰিয়ালো মোৰ বৰ্তমান আলহী হৈ আছে। মই এমিৰ প্ৰধান শিক্ষকৰ ঘৰখনত, তেখেতেও মোৰ শিক্ষাগুৰুৰ ঘৰখনে মোক এতিয়াও শ্ৰদ্ধা কৰে। LP-ৰ যিজন প্ৰধান শিক্ষক, তেওঁলোকে মোক এতিয়াও শ্ৰদ্ধা কৰে। আৰু মোৰ যিবিলাক নিজৰ আলহী বা মামাথৰ ঘৰে, মোক সদায় এতিয়াও দিহা পৰামৰ্শ মোৰ পৰা লয়, ওচৰত আহে, ঠিক সেইধৰণে।
1: অশেষ ধন্যবাদ শ্ৰী হিমবুৰাম হালৈ ডাঙৰীয়া, আপুনি এনেদৰে ৰাইজৰ ব্যক্তি হৈ থাকক, ৰাইজৰ মাজত এনে থাকক, মানুহৰ মৰম বুটলি থাকক যেনেদৰে আপুনি আছে। গতিকে আমি তাকেই কামনা কৰিছোঁ, আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আচলতে আমি। অশেষ ধন্যবাদ আজিলৈ, নমস্কাৰ জনাইছোঁ।
0: নমস্কাৰ।

0: জীৱন সুৰভি অনুষ্ঠানত সমাজকৰ্মী, শিক্ষক, জ্যেষ্ঠ নাগৰিক শিম্ভুৰাম হালুৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

আজি দিনৰ 12:30 বজাত ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয় দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ঋতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটি নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: के पीछे बड़ा दिलचस्प कारण है। जैसा कि आप जानते हैं कि पीटी उषा का जन्म केरल के कोझीकोड जिले के पय्योली गांव में हुआ था। पय्योली गांव में जन्म लेने और दौड़ में एक्सप्रेस गाड़ी जैसी उनकी जबरदस्त क्षमता को देखते हुए उन्हें पय्योली एक्सप्रेस का नाम दिया गया।
1: उन दिनों कहा जाता था कि पीटी उषा का किसी भी प्रतियोगिता में भाग लेना ही पदक प्राप्त करने की गारंटी है। उन्होंने कुल मिलाकर 101 अंतरराष्ट्रीय पदक जीते हैं, जिनमें सबसे अधिक स्वर्ण पदक हैं।
0: सबसे अधिक स्वर्ण पदक जीतने के कारण उन्हें गोल्डन गर्ल के नाम से भी पुकारा जाता है।
1: महान धाविका पीटी उषा को अनेक राष्ट्रीय अंतरराष्ट्रीय पुरस्कारों से सम्मानित किया गया है, जिनमें मुख्य रूप से 1984 में भारत सरकार द्वारा अर्जुन पुरस्कार और पद्मश्री सम्मान उल्लेखनीय हैं।
0: वो अपने गृह नगर में महिलाओं के लिए खेल प्रशिक्षण केंद्र भी चलाती हैं। राष्ट्र को उनके द्वारा दिए गए अमूल्य योगदान को देखते हुए 2022 में भारत के तत्कालीन राष्ट्रपति श्री रामनाथ कोविंद जी ने उन्हें भारतीय संसद के उच्च सदन राज्यसभा के लिए मनोनीत किया है।
1: देश कृतज्ञ भाव से महान धाविका और प्रेरणा स्तंभ पीटी उषा को नमन करता है।
2: श्रोताओ, अभी आपने सुना कार्यक्रम उड़न परी पीटी उषा। तो हमें अब आज के कार्यक्रम को यही विराम देने की आज्ञा दीजिए। तो अपने मित्र अजीत को उमंग कार्यक्रम की तकनीकी टीम यानी कुसुमलता,
3: चेतना,
2: जगबंधु
3: और मंजू जी के साथ विमलेश को कल तक के लिए आज्ञा दीजिए।
2: नमस्कार।
4: ইমানপুৰে শ্ৰোতাসকলে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাই কালি নতুন দিল্লীত কেন্দ্রীয় পথ পরিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ করে। মুখ্যমন্ত্রী ডক্টৰ শর্মাই কেন্দ্রীয় মন্ত্রীগৰাকীক সাক্ষাৎ কৰি শেহতীয়া বানত ক্ষতি হোৱা ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ শীঘ্ৰে মেৰামতি কৰাৰ বাবে অনুৰোধ জনায়। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। যোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথটোৰ আন্তঃগাঁথনিৰ নক্সা সলনি কৰাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। একেদৰে অসমৰ কেইবাটাও বৃহৎ পথ প্ৰকল্পৰ কাম অধিক ক্ষিপ্ৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। কাজিৰঙা এলিভেটেড কৰিডৰ, গুৱাহাটী ৰিং ৰোড আদি বিষয় সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে শ্ৰী গাডকাৰীৰ সৈতে আলোচনা কৰে। শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চোৱাচিতা কাৰ্য ত্বৰান্বিত কৰাৰ বিষয়টো তেওঁলোকে আলোচনা কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী চাৰিলেনযুক্ত পথৰ ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গুৱাহাটী মহানগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুগৰাকী চিকিৎসকে বিষয়টোৰ গোচৰ সন্দৰ্ভত আদালতত সাক্ষ্য প্ৰদান কৰিব। উল্লেখযোগ্য যে আদালতে সম্প্ৰতি জুবিন গাৰ্গৰ চিকিৎসা কৰা চিকিৎসকসকলৰ ভাষ্য গ্ৰহণ কৰি আছে। কালিও দুগৰাকী চিকিৎসকে গোচৰটো সন্দৰ্ভত সাক্ষ্যদান কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কালি পৰ্যন্ত মুঠ 106গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। প্ৰাণৰ শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নোহোৱা হোৱা অহা 19 ছেপ্টেম্বৰত এবছৰ সম্পূৰ্ণ হ'ব। কালি নিশা জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ জুবিন ক্ষেত্ৰত তিনিদিনীয়াকৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 17 ছেপ্টেম্বৰত সৰ্বধৰ্ম প্ৰাৰ্থনা, 18 ছেপ্টেম্বৰত নাম প্ৰসংগ সাংস্কৃতিক অনুষ্ঠান আৰু 19 ছেপ্টেম্বৰত আসন প্ৰতিষ্ঠা ভাগৱত পাঠ আৰু সন্ধিয়া ভাওনা অনুষ্ঠিত হ'ব বুলি শ্ৰীমতী গাৰ্গে উল্লেখ কৰে। জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত তেওঁ কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি যাৱতীয় নীতি নিৰ্দেশনা প্ৰদান কৰিছে। জুবিন ক্ষেত্ৰত এটা সংগ্ৰহালয়, পুথিভঁৰাল আৰু মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলি গৰিমা শইকীয়া গাৰ্গে জানিবলৈ দিয়ে।
6: যিমানখিনি আবণ্টন

0: পৰা ভূমি আছে, তাৰ ভিতৰতে তেখেতে এটা ডিজাইন প্ৰস্তুত কৰিবলৈ কৈছে সোনকালে, আৰু যেতিয়া বাউণ্ডেৰী ৱালখনৰ কাম সম্পূৰ্ণ হ'ব, আৰু এতিয়া আগষ্ট মাহ, তেখেতে কৈছে যে অক্টোবৰ মানলৈ শেষ হৈ যাব, গতিকে অহা ডেৰ মাহমানৰ ভিতৰত সেইখিনি কাম সম্পূৰ্ণ হ'ব আৰু তাৰপিছত সেই ডিজাইনটো তেওঁ বনাবলৈ কৈছে। গতিকে সেইখিনি নিৰ্দেশনা আমি দেখিছোঁ, সেইখিনি যদি সোনকালে যিসকল ইয়াত যাৰ ওপৰত সেইখিনি কাম মানে দিয়া হৈছে দায়িত্ব, সেইখিনি তেওঁলোকে কৰি পেলাই যদি আমি দেখিছোঁ যে ইয়াত এটা মিউজিয়ামৰ কথা কোৱা হৈছে, আমিও তেনেদৰেই বিচাৰিছিলোঁ, মানে আবণ্টন কৰা ভূমিখিনিত সীমিতভাৱেই কৰিব লাগিব। হয়তো সেয়া এটা মিউজিয়াম এনেকৈ হেৰি কৰিব নোৱাৰিব, সেইটো দুটা বা তিনিটা ফ্ল'ৰো বনাব লগা হ'ব পাৰে, এটা মিউজিয়াম, তাৰপিছত এটা লাইব্ৰেৰী, এটা অ'পেন ষ্টেজৰ কথা তেখেতে কৈছে। পাহাৰটো কোনো ক্ষতি হোৱাটো আমিও কোনেও বিচৰা নাই। এটা মিউজিকেল ৱাক এটা ডিজাইন কৰিবলৈ কৈছে, লেণ্ডস্কেপিং কৰি পেলাই যেনেকৈ এজোপাও যাতে গছৰো ক্ষতি নহয় সেইটোৱে আমি বিচাৰোঁ, আৰু জুবিনে তেনেদৰেই যেনে সেইটো বিচাৰে, তেনেদৰে তেখেতক নিৰ্দেশনা দিয়া দেখিছোঁ, আৰু সেইমতে কামবোৰ হ'লে ভাল লাগিব। আৰু সেই কথাটো ইতিমধ্যে মই তেখেতৰ প্ৰতি কৃতজ্ঞতা জনাইও ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছোঁ, গতিকে কামখিনি অকণ খৰতকীয়াকৈ ভালকৈ হওক মুঠতে সেইটোৱে বিচাৰিছোঁ।
1: বান ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ নাজিৰাৰ বিহুবৰৰ দুগৰাকী শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণৰ সম্পূৰ্ণ দায়িত্ব গহপুৰৰ হোলেঙেৰ শংকৰদেৱ শিক্ষা নিকেতন কৰ্তৃপক্ষই বহন কৰিব। মোহিত কৰ্মকাৰ আৰু সুৰজ ভূমিজ নামৰ দুয়োগৰাকী শিক্ষাৰ্থীকে কালি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত অষ্টম শ্ৰেণীত নামভৰ্তি কৰি দিয়া হয়। ভাৰত ভূটান সীমান্তৰ তামোলপুৰৰ হাতীডুবা আৰু শশীপুৰত যোৱা নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে খেতিপথাৰ নষ্ট কৰে। শশীপুৰৰ তুলাপ্ৰসাদ শৰ্মা নামৰ ব্যক্তিগৰাকীৰ 10 বিঘা কৃষিভূমিত বনৰীয়া হাতীৰ জাকে দেৱাল ভাঙি প্ৰৱেশ কৰে আৰু 150 জোপা নাৰিকল, 200 জোপা কলগছৰ লগতে শিমলু আলু, কুঁহিয়াৰ, অমিতা, আনাৰস, তামোলগছ আদি উভালি তহিলং কৰে। একেটা অঞ্চলৰে চন্দ্ৰ বিশ্বাস নামৰ কৃষকগৰাকীৰ 4 বিঘা খেতিও বন্যহস্তীয়ে বিনষ্ট কৰে। দুয়োটা পৰিয়ালে বন বিভাগ তথা চৰকাৰক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 12:05 শুনিবলৈ পাব। নমস্কাৰ।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন এয়াৰ মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে নাফিচা বেগম, নিয়ন্ত্ৰণ কক্ষত আছে কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, পম্পা চন্দ, FM ট্ৰান্সমিটাৰত বিজয় দাস, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই লীনা বৰা।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ

0: অনুষ্ঠানত আগবঢ়াইছো যুব সাহিত্য অনুষ্ঠানটির এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুব সাহিত্য অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত বিভিন্ন বিষয়ত কথা পাতি তেখেতসকলৰ গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰোঁ। আজিৰ অনুষ্ঠানটিলৈও দুগৰাকী অতিথি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে হীৰকজ্যোতি বৰুৱা,
2: নমস্কাৰ,
1: আৰু আনগৰাকী হৈছে তনুশ্ৰী চৌধুৰী,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে আজিৰ অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছোঁ।
2: হয়, ধন্যবাদ,
3: ধন্যবাদ।
1: প্ৰথমে মই হীৰকজ্যোতি বৰুৱাৰ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, মই হীৰকজ্যোতি বৰুৱা। মোৰ মূল ঘৰ নলবাৰী বৰভাগত। মোৰ মা শ্ৰী অনিমা বৰুৱা, দেউতা শ্ৰী দীপক বৰুৱা। মই মোৰ শিক্ষা আৰম্ভ কৰিছিলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগৰ জৰিয়তে। তাতেই হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে পঢ়িলোঁ। তাৰপাছত মোৰ কলেজীয়া শিক্ষা মই বৰভাগ মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰোঁ আৰু স্নাতক পৰ্যায়লৈকে ৰাজনীতি বিজ্ঞান বিভাগত বৰভাগ মহাবিদ্যালয়ৰ পৰা মই শিক্ষা সাং কৰোঁ। তাৰপিছত স্নাতকোত্তৰ ডিগ্ৰী ৰাজনীতি বিজ্ঞান বিভাগতে গ্ৰহণ কৰোঁ।
1: এইবাৰ মই তনুশ্ৰী চৌধুৰীৰ ওচৰলৈ আহিছোঁ। আপোনাৰো পৰিচয় তথা শৈশৱৰ পৰা জীৱনটো সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মই তনুশ্ৰী চৌধুৰী। মোৰ মাৰ নাম শ্ৰী উপমা শইকীয়া, দেউতা শ্ৰী লক্ষ্মী চৌধুৰী। মোৰ ঘৰ মিৰ্জা তিনিআলি কল্লাপাৰাত। মোৰ স্কুলীয়া জীৱনৰ আৰম্ভণি ঘটিছিল মিৰ্জা কামৰূপ জাতীয় বিদ্যালয়ৰ পৰা। কলেজীয়া জীৱনৰ আৰম্ভণি ঘটিছিল দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ। তাতেই স্নাতক আৰু স্নাতকোত্তৰ অসমীয়া বিভাগত সাং কৰি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ছচিয়লজি বিভাগত বৰ্তমান ছাত্ৰী হিচাপে অধ্যয়নৰত অৱস্থাত আছোঁ। লগতে ইপছন আৰ্ট স্কুলৰ পৰা 8 বছৰীয়া স্কুলীয়া জীৱনৰ আৰ্ট এণ্ড ক্ৰাফ্ট বিভাগত ডিগ্ৰী লৈছোঁ।
1: মানে আপুনি সাহিত্যৰ লগতে কলাৰ দিশৰ লগতো জড়িত।
3: হয়,
1: সাহিত্যৰ ক্ষেত্ৰত আপুনি কেনেকৈ আগবাঢ়িল, কেনেকৈ খোজ দিছিলে প্ৰথম, গোটেই কথাখিনি জানিব বিচাৰিছোঁ।
3: সাহিত্যৰ ক্ষেত্ৰত আৰম্ভণি বুলি ক'বলৈ গ'লে মোৰ দেউতা আৰু মোৰ বৰদেউতা, এওঁলোকৰ কথা একেবাৰে মই মোৰ জীৱনত নুই কৰিব নোৱাৰোঁ। লগতে মোৰ ঘৰখন একেবাৰে সাংস্কৃতিক দিশৰ লগত জড়িত এখন ঘৰ। মোৰ দেউতা আৰু বৰদেউতা নাটক, কবিতা আদিৰ লগত, বিশেষকৈ নাট্যকাৰ হিচাপে তেওঁলোক নিজৰ অঞ্চলত যথেষ্ট পৰিচিত। তেওঁলোকক দেখি দেখিয়ে সৰুৰ পৰা যথেষ্টখিনি মই উদগনি পাইছিলোঁ। তেওঁলোকৰ লগত বিভিন্ন অনুষ্ঠানত লগত লৈ যাওঁতে তেওঁলোকৰ অনুষ্ঠান দেখি, তেওঁলোকৰ লিখাৰ শৈলীবিলাক, শব্দৰ গাঁথনি, কথাৰ শৈলী, কথন ভংগী আদি সকলোবিলাকে মোক যথেষ্টখিনি অনুপ্ৰাণিত কৰিছিল। তেনেদৰে এটা দুটাকৈ মোৰ স্কুলীয়া জীৱনৰ পৰাই কবিতাৰ প্ৰতি কিছু কিছু পৰিমাণে ৰাপ আগবাঢ়িছিলে। ভুলে শুদ্ধই প্ৰথম অৱস্থাত লিখা আৰম্ভ কৰিলোঁ। তাৰপিছত মই কেতিয়াবা 2-3 লাইন লিখোঁ, দেউতা বৰদেউতাক মই দেখাবলৈ আৰম্ভ কৰিলোঁ। তেওঁলোকে শুধৰাই দিলে লিখন পদ্ধতি, কথন ভংগী, শব্দৰ শৈলীবিলাক। মোৰ বিশেষকৈ ৰাপটো ক'বলৈ গ'লে গল্প, নাটক আদিৰ পৰা কবিতাৰ ক্ষেত্ৰত মোৰ পিছলৈ ৰাপ বাঢ়িব ধৰিলে। বৰ্তমান অৱস্থালৈকেও কিছু পৰিমাণে চেষ্টা অব্যাহত ৰাখিছোঁ।
1: হয়, নিশ্চয়। আৰু একেখিনি কথাই হীৰকজ্যোতি বৰুৱাৰ পৰা জানিব বিচাৰিছোঁ।
2: হয়, সাহিত্য ক্ষেত্ৰখনত মই বৰ্তমানৰ যি স্থিতিত আছোঁ এইখিনিৰ কাৰণে মই প্ৰথমে মোৰ ঘৰখনকে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেনে এটা পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে চাগে, বা তেওঁলোকৰ পৰা যিখিনি অভিভাৱকত্ব লাভ কৰিলোঁ তাৰ বাবে চাগে আজিৰ স্থিতিলৈ আহিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ মই মোৰ মাৰ কথা ক'ব লাগিব। যদিও সাধাৰণ গৃহিণী, তথাপি মাৰ কিতাপ পত্ৰৰ প্ৰতি যথেষ্ট ৰাপ। মই সৰুৰে পৰাই মাৰ ওচৰত এইবোৰ দেখি আহিছোঁ। লগতে মোৰ দেউতাও সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত। দেউতা এসময়ৰ অসমৰ যথেষ্ট ভাল নাগৰু হিচাপে, নাগাৰা নামৰ শিল্পী হিচাপে জনপ্ৰিয় আছিল। লগতে তেনেকৈ মই সৰুৰে পৰা আৰম্ভ কৰিলোঁ। সৰুতে মামাহঁতৰ গাঁৱত গ'লে নাটক দেখোঁ, নাটকৰ শৈলীবোৰ দেখিবলৈ পাই তেতিয়াৰ পৰাই হেঁপাহ জাগিল। ঘৰত সৰুৰ পৰাই দেখা পালোঁ বাতৰি কাকত, আলোচনী আদি, সেইবোৰত দেখা পায়ো লিখিবলৈ ইচ্ছা জাগিল। তেনেকৈ মই আৰম্ভ কৰিলোঁ আৰু চতুৰ্থ শ্ৰেণীত থাকোঁতেই প্ৰথমে নিজে এখন একাংকিকা লিখিবলৈ চেষ্টা কৰিলোঁ। ভাল হোৱা নাছিল, যথেষ্ট ভুল হৈছিল আৰু তেনেকৈ বিদ্যালয়তে মঞ্চস্থ কৰিলোঁ। তাৰপিছত সকলোৱে প্ৰেৰণা দিলে, তেনেকৈ পঞ্চম ষষ্ঠ শ্ৰেণীটো লিখিবলৈ চেষ্টা কৰিলোঁ। তেনেকৈ লিখি গ'লোঁ। বোধ কৰোঁ অষ্টমমান শ্ৰেণীত থাকোঁতে তেতিয়া আমি বিদ্যালয়ৰ ফালৰ পৰা এখন হাতে লিখা আলোচনী প্ৰকাশ কৰিছিলোঁ আৰু সম্পাদনা ময়ে কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ সঁফুৰা আলোচনীত সেই সময়ত এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। তাত নিৰ্মলপ্ৰভা বাইদেউৰ বিষয়ে লিখিছিল। নিৰ্মলপ্ৰভা বাইদেউৱে স্কুলীয়া জীৱনত থাকোঁতে অসম গৌৰৱ নামৰ এখনি হাতে লিখা আলোচনী প্ৰকাশ কৰিছিল বুলি জানিব পাৰিছিলোঁ। গতিকে সেই লিখনিটো পঢ়ি মই যথেষ্ট উদগনি লাভ কৰিছিলোঁ আৰু তেনেকৈ মই হাতে লিখা আলোচনীখন প্ৰকাশ কৰিলোঁ। তাৰপিছতো বিভিন্নজনৰ পৰা বিভিন্ন ধৰণে প্ৰশংসা পালোঁ, আগুৱাই যোৱাৰ কাৰণে উৎসাহ পালোঁ। আৰু তাৰপিছত মহাবিদ্যালয় জীৱনত আহিও লিখা মেলাৰ লগত জড়িত হৈ থাকিলোঁ। বিশেষকৈ মই কৈ ভাল পাম যে মই

0: মাজতে মাছৰ জোল বুলি এটা কবিতাৰ বাবে অসমৰ যি এনাজৰী এৱাৰ্ড আছে, এনাজৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছিলোঁ আৰু এইবোৰেও মোক মোৰ এই যাত্ৰাপথৰ বাবে যথেষ্ট উদগনি যোগাই আহিছে, এইখিনিয়ে ক'ব লগা।
1: মানে আজি যদিও হীৰকজ্যোতি বৰুৱাই ষ্টুডিঅ'লৈ গল্প পাঠ কৰিবলৈ আহিছে, হীৰকজ্যোতি বৰুৱা সাহিত্যৰ অন্য দিশ নাটক কবিতা আদিৰ লগতো সমানে জড়িত।
0: হয়, লিখি ভাল পাওঁ আৰু পঢ়ি ভাল পাওঁ।
1: হয়, আজিৰ অনুষ্ঠানত তনুশ্ৰী চৌধুৰী আমাৰ ষ্টুডিঅ'লৈ আহিছে কবিতা পাঠ কৰিবলৈ। আপোনাৰ পৰা দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ।
2: আজি মই পাঠ কৰিব লোৱা প্ৰথম কবিতাটিৰ শিৰোনাম হৈছে ভাত মুঠি বাই। বাই, তই হাত দুখন ল মুঠি মাৰি, গধুৰ হ'লেও এৰি নিদিবি পৰ্বতৰ টান শিল বুলি, তেজবোৰ পানী নকৰিলে কোনে দিব ভাতৰ কাঁহী। বাই, তোৰ দিনবোৰ যদি হয় সদায়ে ৰাতি, কেনেকৈ জ্বলিব পাকঘৰৰ এলান্ধুলকা চাকি, কলমলাই থকা পেটৰ ভোকত যাবনে কোলাৰ কেঁচুৱা ঘুমতি, বস্ত্ৰহীন ভৰি দুখন এন্ধাৰত ভৰ দি সূৰ্যলৈ চাই মূৰ তুলি, তেহে পাবি ফাৰস্তৰ ভাতমুঠি। মোৰ দ্বিতীয়টি কবিতাৰ শিৰোনাম হৈছে সাগৰ। সাগৰ, এখন সাতাম পুৰুষীয়া সাগৰ, শব্দবিহীন ব্ৰজ্ৰপাতে আঘাত সানিছিল সাগৰত, ছেদ কৰিছিল সাতাম পুৰুষীয়া সম্বন্ধত, চৌদিশে অশ্ৰু বিননি, সাগৰৰ কুটুম্ববোৰৰ দেহত একেবাৰে নাই জিৰণি, সময়ৰ ধৌৱে ধৌৱে কুটুম্ববোৰে মাথো মিনতি কৰিছিল, সাগৰ তুমি শান্ত হোৱা, যি কুটিলতাই ভাঙিব পাৰে সম্বন্ধৰ অগনি, সাগৰ তোমাৰ বক্ষ নেদেখুৱাবা মানুহৰ পৰিপন্থী। ধন্যবাদ।
1: হয়, খুব সুন্দৰ। আৰু আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কোনবিলাক বিষয়বস্তু বাছি লয়?
2: হয়, যদিও সকলোৰে কবিতাৰ গঠনশৈলী, শব্দশৈলী, কথন ভংগী, ভাৱধাৰা তেওঁলোকে কেনেকৈ প্ৰকাশ কৰে সকলোৰে নিজাববীয়া, তথাপিও যদি মই মোৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, মই বৰ্তমান বাস্তৱ সমাজৰ মানুহৰ যি পৰিস্থিতি, যি মানুহৰ আৱেগ অনুভূতি, তেওঁলোকৰ জীৱন ধাৰণৰ যি অগনি, সকলোবিলাককে একত্ৰিত কৰি যি মই অনুভৱ কৰোঁ, যি মোৰ অন্তৰে উচুপে তেওঁলোকৰ জীৱনৰ গাথাসমূহ দেখি, সেইবিলাককে কেতিয়াবা অনুভৱ কৰি শব্দৰ আকাৰ হিচাপে মই নিজাববীয়াকৈ দিবলৈ চেষ্টা কৰোঁ।
1: হয়, খুব সুন্দৰ। হীৰকজ্যোতি বৰুৱাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি গল্প লিখিবলৈ কোনবিলাক বিষয়বস্তু আছিলে?
0: হয়, বিশেষকৈ গল্প লিখিবলৈ যদি বিচৰা যায়, বিশেষকৈ লাগিব আমাক চৰিত্ৰ, আৰু চৰিত্ৰখিনি আমি সাধাৰণতে সমাজৰ পৰা আমি তুলি ধৰিব পাৰোঁ, কাৰণ আমাৰ সমাজ ব্যৱস্থা, আমাৰ চৌপাশত তেনেধৰণৰ বিভিন্ন চৰিত্ৰ থাকে যিসমূহ সকলোৱে অনুভৱ কৰিব পাৰে। আমি সকলোৱে জানো মানুহ অনুভূতিপ্ৰৱণ প্ৰাণী, কিন্তু সকলোৱে অনুভৱ কৰিব পাৰে, আৰু এই অনুভৱখিনিক মই শব্দৰ জৰিয়তে কাগজত ফুটাই তুলিবলৈ চেষ্টা কৰোঁ, আৰু এই অনুভৱখিনিয়ে হয়তো এটা সময়ত মই গম নোপোৱাকৈ গল্পৰ ৰূপ লয়।
1: তেতিয়াহ'লে আপোনাৰ পৰা গল্পটি শুনি ল'ব বিচাৰিছোঁ।
0: নিশ্চয়। গল্পটিৰ নাম ৰাখিছোঁ মৰহি যোৱা বসন্তৰ স্বৰলিপি। শৰতৰ সেই শেতা গধূলিটোত আকাশখন যেন কোনো অদৃশ্য বিষাদত গুমা হৈ পৰিছিল। পশ্চিম দিগন্তত অস্তগামী সূৰ্যটোৱে দিনটোৰ শেষ ৰক্তি মাভাখিনি আকাশৰ বুকুত সিঁচি দি লাহে লাহে অন্ধকাৰৰ অতল গহ্বৰত বিলীন হৈ গৈছিল। খিৰিকীৰ সিপাৰে শুকান পাতবোৰে বতাহৰ ক্ষীণ জোকাৰণিত কপি কপি মাটিৰ বুকুত সৰি পৰিছিল, যেন প্ৰকৃতিয়েও কোনো এক অনুচ্চাৰিত শোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি আছিল। চৌপাশে তেতিয়া উৎসৱৰ বতাহ, দূৰৰ কোনোবা ঘৰৰ পৰা ভাহি আহিছিল শাৰদীয়া সন্ধিয়াৰ ঘণ্টাধ্বনি, ক'ৰবাত শিশুৰ হাঁহি, ক'ৰবাত ব্যস্ত মানুহৰ প্ৰাণচঞ্চল কোলাহল, ক'ৰবাত আকৌ পোহৰৰ মালেৰে সজাই তোলা হৈছিল ঘৰ দুৱাৰ। কিন্তু এই ঘৰখনত যেন পোহৰৰ কোনো অধিকাৰেই নাছিল, নাছিল কোনো প্ৰাণচঞ্চল উদ্দীপনাৰ চিন। এক গোমা পৰিৱেশে সন্ধিয়াতে গিলি পেলাইছিল এমহলীয়া ঘৰখন। মাত্ৰ এমাহ আগতেই প্ৰজ্ঞানৰ মাহ চিৰদিনৰ বাবে গুচি গৈছিল। মানুহে কয় মৃত্যু নিশ্চিত, এক এৰাব নোৱাৰা কঠিন সত্য, কিন্তু প্ৰজ্ঞানৰ বাবে মৃত্যুৱে সেইদিনা কেৱল তেওঁৰ মাকক লৈ যোৱা নাছিল, লৈ গৈছিল তেওঁৰ শৈশৱ, তেওঁৰ নিৰাপত্তাৰ শেষ আশ্ৰয়, তেওঁৰ ঘৰখনৰ উম আৰু মা বুলি মাতি উত্তৰ পোৱাৰ শেষ অধিকাৰটো। এগৰাকী মানুহ নথকাৰ পিছত এখন ঘৰ কিমান বিশাল, কিমান নিৰ্জন আৰু কিমান অৰ্থহীন হৈ পৰে, সেই কথা প্ৰজ্ঞানৰ আগত কেতিয়াও অনুভৱ হোৱা নাছিল। একেখনেই ঘৰ, একেবোৰেই দেৱাল, একেই বিচনা, একেটা পাকঘৰ, তথাপি সকলোবোৰ যেন হঠাতে অচিনাকি হৈ পৰিছিল। মাকৰ কোঠাটোৰ দুৱাৰখন পাৰ হ'লে তেওঁৰ বুকুখনে কিবা এক অদৃশ্য শূন্যতাই চেপি ধৰিছিল। এতিয়াও কেতিয়াবা তেওঁৰ এনে লাগিছিল পিছফালৰ পৰা মাকে মাতিব, বাপু আহিলি, কিন্তু কোনো মাত নাছিল, কেৱল নীৰৱতা। এখন খালী কাঠৰ চকী, খিৰিকীৰ কাষত থৈ যোৱা মাকৰ পুৰণি চশমাযোৰ, বিচনাৰ কাষত আধা খোৱা ঔষধৰ বটল, আলমাৰীৰ ওপৰত ফাঁচ কৰি থোৱা এখন পুৰণি চাদৰ, আর প্রেমৰ ভিতৰত আবদ্ধ হৈ থকা এখন হাঁহিমুখীয়া মুখ আর মনৰ ভিতৰত থেতাৰং স্মৃতি, এইবোৰেই যেন এতিয়া

জনবাবে তেওঁৰ মাকৰ অস্তিত্বৰ শেষ সাক্ষ্য। সেইদিনা সন্ধিয়া তেওঁ মাকৰ কোঠাটোৰ মজিয়াত বহি আছিল। হাতত আছিল মাকৰ হাঁহিমুখীয়া পৰ্ট্ৰেইটখন। বহু সময় ধৰি তেওঁ ছবিখনৰ পৰা চকু আঁতৰাব পৰা নাছিল। ছবিখনত মাকৰ হাঁহিটো অসম্ভৱ সুন্দৰ লাগিছিল। কিমান নিৰ্মল আছিল এই হাঁহিটো! সেই হাঁহিৰ মাজত যেন হাজাৰটা আশা, হাজাৰটা আশীৰ্বাদ, হাজাৰটা অপেক্ষা আৰু হাজাৰটা অকথিত মৰ্মৰ স্ৰোত বৈ আছিল। প্ৰজ্ঞানে ছবিখনৰ ওপৰত আঙুলি বুলাই লাহেকৈ ফুচফুচাই ক'লে, মা, মই সঁচাকৈয়ে বৰ দেৰি কৰিলোঁ নেকি? কথাষাৰ কৈ তেওঁ নিজে নীৰৱ হৈ পৰিল, কাৰণ কিছুমান প্ৰশ্নৰ উত্তৰ মৃত্যুৱে মানুহৰ পৰা চিৰদিনৰ বাবে কাঢ়ি লৈ যায়। ঠিক সেই মুহূৰ্ততে তেওঁৰ ফোনটো বাজি উঠিল, এটা অচিনাকি নম্বৰ। প্ৰথমবাৰ ফোনটো বাজোতে প্ৰজ্ঞানে গুৰুত্ব নিদিলে, দ্বিতীয়বাৰ আকৌ বাজিল। তেওঁ ফোনটোলৈ চাই ৰ'ল। তৃতীয়বাৰৰ বাবে ফোনটো বাজি উঠাত কিয় জানো তেওঁৰ বুকুৰ ভিতৰত এক অজ্ঞাত অহংকাৰ থৌ খেলি গ'ল। অৱশেষত তেওঁ ফোনটো তুলি ল'লে। হেল্ল'! সিপাৰৰ পৰা কিছু মুহূৰ্ত কোনো শব্দ নাহিল। তাৰপিছত ফাঁহি আহিল এটা কপা ক্ষীণ, বাৰ্ধক্যৰ ফৰত অৱনত অথচ অপৰিসীম মমতাৰে সিক্ত কণ্ঠ, বাপু, তই অৱশেষত মাৰলৈ মনত পেলালি। প্ৰজ্ঞানৰ বুকুৰ ভিতৰত যেন কোনোবাই হঠাতে হেঁচা মাৰি ধৰিলে। কণ্ঠটো পুনৰ ফাঁহি আহিল, মই জানো তই অফিচৰ কামত বৰ ব্যস্ত, চহৰৰ জীৱনটোও বৰ দৌৰা দৌৰি, তথাপি এই বুঢ়ী মাজনীলৈ এবাৰ ফোন কৰিবলৈও সময় নাপাবি, এইবুলিতো মই ভবা নাছিলোঁ। কেইদিন ধৰি তোৰ ফোনটোলৈ চাই আছোঁ বাপু, ভাবিছিলোঁ আজি হয়তো মোৰ বাপুৱে ফোন কৰিব। প্ৰজ্ঞানৰ চকু দুটা আপোনা আপুনি মুদ খাই গ'ল। তেওঁ লগে লগে বুজি পাইছিল এয়া নিশ্চয় ৰং নাম্বাৰ, আৰু সেইবাবে এগৰাকী অচিনাকী বৃদ্ধাই তেওঁক নিজৰ পুত্ৰ বুলি ভাবিছে। এতিয়া তেওঁৰ একমাত্ৰ কৰ্তব্য আছিল ফুলটো শুধৰাই দিয়া। মা, আপুনি ফুল নম্বৰ ফোন কৰিছে। শব্দকেইটা উঠলৈ আহিছিল কিন্তু মুখেৰে ওলাই নাহিল প্ৰজ্ঞানৰ, কাৰণ মা শব্দটো উচ্চাৰণ কৰাৰ লগে লগে তেওঁৰ অন্তৰৰ কোনোবা গভীৰতম কোণত এমাহ ধৰি জমা হৈ থকা বিষাদৰ বান্ধটো যেন হঠাতে খহি পৰিল। সেই বৃদ্ধা কণ্ঠত তেওঁ নিজৰ মাকৰ মাত শুনিছিল। মাকৰ সেই শেষ দিনবোৰ মনত পৰিল। বাপু, আজি ভাত খালিনে? বেছি ৰাতি নকৰিবি, গৰম কাপোৰ পিন্ধিবি, নিজৰ যত্ন ল'বি। তই ঘৰলৈ আহিলে মোৰ মনটো বৰ ভাল লাগে। কিমান সাধাৰণ আছিলে সেই কথাবোৰ, কিন্তু মানুহে যেতিয়া আপোনজনক হেৰুৱাই তেতিয়াহে বুজে। সাধাৰণ কথাবোৰে কেতিয়াবা জীৱনৰ আটাইতকৈ অসাধাৰণ ঘটনা হৈ ৰৈ যায় স্মৃতিৰ পৃষ্ঠাবোৰত। প্ৰজ্ঞানৰ চকুৰ কুণ্ডুটা সেমেকি উঠা যেন অনুভৱ হ'ল। তেওঁ জানিছিল তেওঁ মিছা ক'বলৈ গৈ আছে, তথাপি সেই মুহূৰ্তত সত্য কৰাৰ শক্তি তেওঁৰ নাছিল। তেওঁ মাতটো গধুৰ কৰি লাহেকৈ ক'লে, মা, মই দুঃখিত। সিপাৰৰ পৰা এটা দীঘলীয়া নিশ্বাস ওলাই আহিল। সেই নিশ্বাসত যেন কেইবাদিনৰ অপেক্ষা, বহু বছৰৰ নিসংগতা আৰু এজনী মাতৃৰ বুকুৰ গভীৰতম স্বস্তি একেলগে মিহলি হৈ আছিল। দুঃখিত কিয় হবি বাপু? প্ৰজ্ঞান কিছু সময় নীৰৱ হৈ পৰিল। বৰ ব্যস্ত আছিলোঁ মা। তই ভালে আছনে? এবাৰ প্ৰজ্ঞানৰ বুকুখন মোচৰ খাই উঠিল। কোনোবাই সেই প্ৰশ্নটো কিমান দিনৰ পিছত সুধিছিল? তেওঁ লাহেকৈ ক'লে, হয় মা, মই ভালে আছোঁ, তুমি কেনে আছা? সিপাৰৰ কণ্ঠত শিশুৰ দৰে এটা কোমল হাঁহি ফুটি উঠিল। তই কুশলে থাকিলে মোৰ সকলো দুখ পলকতে নাইকিয়া হয় বাপু। চহৰৰ বতাহজাক বৰ বেয়া, নিজৰ যত্ন ল'বি, সময়মতে ভাত খাবি, বেছি কাম নকৰিবি। কিছুক্ষণৰ পুনৰ নীৰৱতা, আৰু মাজে মাজে মাৰ কথাও মনত পেলাবি। প্ৰজ্ঞানৰ চকুৰ পানীখিনিয়ে এইবাৰ কোনো বাধাই মানিবলৈ প্ৰস্তুত নাছিল। সেইদিনা ফোনটো কেতিয়া কটা গ'ল তেওঁ নিজেও গম নাপালে, কিন্তু ফোনটো কাট খাই যোৱাৰ পিছত তেওঁ বহু সময় ধৰি ফোনটো বুকুত সাৱতি বহি থাকিল, যেন সেই সৰু যন্ত্ৰটোৰ ভিতৰতে কোনোবাই তেওঁৰ হেৰাই যোৱা মাতৃৰ উমটো বন্দী কৰি থৈ গৈছে। সেই নিশা বহুদিনৰ পিছত প্ৰজ্ঞানৰ চকুত অলপ শান্তিৰ টোপনি নামিছিল। তাৰপিছত আৰম্ভ হ'ল এক অদ্ভুত, অব্যক্ত আৰু অলিখিত সম্পৰ্ক। প্ৰতি দেওবাৰে ঠিক একে সময়তে ফোনটো বাজিবলৈ ধৰিলে। কেতিয়াবা বৃদ্ধাগৰাকীয়ে সুধিছিল, বাপু, আজি কি খালি? কেতিয়াবা কৈছিল, বাহিৰত ঠাণ্ডা পৰিছে নেকি, গৰম কাপোৰ পিন্ধিবি। কেতিয়াবা নিজৰ শৈশৱৰ কথা কৈ কৈ হাঁহিছিল, কেতিয়াবা পুত্ৰৰ শৈশৱৰ কথা কৈছিল, আৰু কেতিয়াবা কোনো কথা নকয়, কেৱল ফোনৰ সিপাৰে নীৰৱ হৈ থাকিছিল। সেই নীৰৱতাবোৰতো প্ৰজ্ঞানে এক অদ্ভুত মাতৃস্নেহৰ শব্দ শুনিছিল। প্ৰজ্ঞানেও নিজৰ কথা ক'বলৈ আৰম্ভ কৰিছিল, অফিচৰ কথা, চহৰৰ ব্যস্ততাৰ কথা, নিজৰ একাকিত্বৰ কথা, কেতিয়াবা নিজৰ শৈশৱৰ কথাও। কিন্তু তেওঁ কেতিয়াও নিজৰ নাম কোৱা নাছিল, নিজৰ নাম কৈ বেনামী সম্পৰ্কটো নষ্ট কৰাৰ সাহস তেওঁৰ নাছিল। কেতিয়াও কোৱা নাছিল যে তেওঁ প্ৰকৃততে সেই বৃদ্ধাগৰাকীৰ পুত্ৰ নহয়। বৃদ্ধাগৰাকীয়েও কেতিয়াও এই বিষয়ত কোনো প্ৰশ্ন কৰা নাছিল, হয়তো সত্যটো জানিব বিচৰা নাছিল। হয়তো তেওঁ জানিছিল জীৱনত কিছুমান সত্যতকৈ কিছুমান মিছা অধিক ভাল লগা, কাৰোবাৰ জীয়াই থকাৰ সম্বল। কিছুমান মিছাই যদি কাৰোবাৰ শেষ জীৱনটো পোহৰেৰে ভৰাই তোলে, তেন্তে সেই মিছা জানো পাপ অথবা প্ৰতাৰণা হ'ব পাৰে। এয়া আছিল এক পবিত্ৰ মিছা। এজন মাতৃহাৰা পুত্ৰই এগৰাকী অচিনাকী বৃদ্ধাৰ কণ্ঠত হেৰুৱাই পেলোৱা মাতৃস্নেহৰ চাহ বিচাৰি পাইছিল, আৰু এগৰাকী অন্ধ নিসংগ বৃদ্ধাই এজন অচিনাকী মানুহৰ কণ্ঠত নিজৰ বহুদিনে অপেক্ষা কৰি থকা পুত্ৰৰ উশাহ বিচাৰি পাইছিল। অথচ তেওঁলোকৰ মাজত নাছিল কোনো তেজৰ সম্পৰ্ক, তথাপি হৃদয়ৰ এক গভীৰ আত্মীয়তাই বান্ধি ৰাখিছিল দুটি নিসংগ মন। এটা ফুল নম্বৰে দুটা নিসংগ আত্মাক যেন ভাগ্যৰ কোনো অদৃশ্য সূতাৰে বান্ধি পেলাইছিল। এদিন বৃদ্ধাগৰাকীয়ে হঠাতে সুধিলে, বাপু, তই সৰুতে বৰ দুষ্ট আছিলে। প্ৰজ্ঞানৰ মুখত হাঁহি

বিৰিঙিত, হয় মা, বৰ দুষ্ট আছিল, মিছা ক'ব নালাগে, সঁচাকৈয়ে কৈছোঁ, বৃদ্ধাগৰাকীয়ে মৃদুকৈ হাঁহিলে। তই যে সৰুতে মোৰ কোচতে শুইছিলি। প্ৰজ্ঞানৰ হাঁহিটো হঠাৎ স্তব্ধ হৈ গ'ল। তেওঁ খিৰিকীৰ বাহিৰলৈ চাই বহু কষ্টেৰে ক'লে, হয় মা। সিপাৰৰ পৰা বৃদ্ধাগৰাকীৰ মৃদু হাঁহি ভাহি আহিল। প্ৰজ্ঞানৰ বুকুত যেন কোনোবা এজনে পুৰণি খত এটাত খোজ মাৰি দিলে। তেওঁ প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে বৃদ্ধাগৰাকীয়ে তেওঁক ফুলকৈ পুত্ৰ বুলি ভাবি আছে, আৰু তেওঁ ফুলটো ভাঙি দিয়া নাই, আৰু এয়াও এক প্ৰতাৰণাই নহয় জানো। কিন্তু তেওঁ নিজেও জানে এই ফুলটোৰ মাজত নিজৰ হেৰাই যোৱা মাকক বিচাৰি পোৱা নাছিল জানো। দিনবোৰ পাৰ হৈ গ'ল, এমাহ, দুমাহ, চাৰিমাহ, ছমাহ, সাত মাহৰ ভিতৰত এই ফোনটো প্ৰজ্ঞানৰ জীৱনৰ এটা অবিচ্ছেদ্য অভ্যাস হৈ পৰিছিল। দেওবাৰ মানেই অপেক্ষা। ফোনটো বাজিলেই তেওঁৰ মুখত হাঁহি বৃদ্ধাগৰাকীৰ কণ্ঠ শুনিলে বুকুৰ ভিতৰত এক অদ্ভুত প্ৰশান্তি। এদিন প্ৰজ্ঞানৰ মনত কিবা এটা জানিবলৈ বৰ ইচ্ছা জাগিল। তেওঁ সুধিলে, মা, তুমি মোক কেতিয়াবা পুনৰ চাব বিচৰানে? সিপাৰৰ পৰা কিছু সময়ৰ বাবে এক গভীৰ নিৰৱতা নামি আহিল। তাৰপিছত বৃদ্ধাগৰাকীয়ে অতি কোমল স্বৰেৰে ক'লে, মোৰ চকু দুটা এতিয়াও আগৰ দৰে নাই বাপু, পৃথিৱীখন মোৰ বাবে লাহে লাহে পোহৰহীন হৈ পৰিছে। প্ৰজ্ঞানৰ বুকুখন গধুৰ হৈ আহিল। বৃদ্ধাগৰাকীয়ে পুনৰ ক'লে, কিন্তু তোৰ মাতটো শুনিলেই মোৰ চকুৰ আগত তোৰ মুখখন ভাহি উঠে। প্ৰজ্ঞানৰ ডিঙিটো শুকাই গ'ল। তোমাৰ মতে মই বাৰু দেখিবলৈ কেনেকুৱা, মা? সিপাৰৰ পৰা অলপ হাঁহি, জোনটোৰ দৰে। কিন্তু তুমি মোৰ মুখখন বহুদিন দেখাই নাই, বৃদ্ধাগৰাকীয়ে কিছু সময় নীৰৱে থাকি ক'লে। মাকৰ চকুৱে সন্তানৰ মুখ নেদেখিলেও সন্তানক চিনিব পাৰে বাপু। প্ৰজ্ঞানে সেইদিনা আৰু কোনো কথা ক'ব নোৱাৰিলে। ফোনটো কাটি বহু সময় ধৰি তেওঁ মাকৰ ছবিখনৰ সন্মুখত বহি থাকিল। কিন্তু সময় কোনো অনুভূতিৰ বাবে থমকি নৰয়। ঠিক সাত মাহৰ পিছত এটা দেওবাৰে সন্ধিয়া প্ৰজ্ঞানৰ ফোনটো বাজি নুঠিল। সন্ধিয়া পাৰ হৈ গ'ল, ৰাতি গভীৰ হ'ল। খৰিৰ কাটা এফালৰ পৰা আনফাললৈ আগবাঢ়ি থাকিল, কিন্তু সেই চিনাকি নম্বৰটোৰ পৰা আজিও ফোনটো নাহিল। প্ৰথমতে প্ৰজ্ঞানে নিজকে বুজালে, হয়তো বৃদ্ধাগৰাকী অসুস্থ, হয়তো ফোনটোৰ বেটাৰী শেষ হ'ব পাৰে, হয়তো তেওঁ শুই পৰিছে, ইত্যাদি ইত্যাদি। কিন্তু অন্তৰৰ কোনোবা গভীৰ কোণৰ পৰা এটা অশুভ আশংকাই লাহে লাহে মূৰ দাঙি উঠিবলৈ ধৰিলে। অৱশেষত তেওঁ নিজেই সেই নম্বৰটোলৈ ফোন কৰিলে। এবাৰ ৰিং হ'ল, দুবাৰ, তিনিবাৰ। বহু সময়ৰ পিছত ফোনটো ৰিচিভ কৰিলে, কিন্তু সিপাৰৰ পৰা ভাহি কণ্ঠটো চিনাকি নাছিল। এজন পুৰুষ গম্ভীৰ অথচ ভাঙি পৰা কণ্ঠ, হেল্ল'। প্ৰজ্ঞানৰ বুকুৰ ভিতৰখন হঠাৎ শূন্য হৈ পৰিল। তেওঁ কোনোমতে ক'লে, মা, মা ক'ত? সিপাৰৰ পৰা কোনো উত্তৰ নাহিল, মাত্ৰ কেইছেকেণ্ডমানৰ এক অসহনীয় নীৰৱতা। প্ৰজ্ঞানৰ কণ্ঠ কঁপি উঠিল। আজি তেওঁ মোক ফোন কৰা নাই। সিপাৰৰ পৰা মানুহজনে যেন নিজৰ কান্দোনটো দমন কৰি ক'লে, মা, আৰু এই পৃথিৱীত নাই। প্ৰজ্ঞানৰ হাতৰ পৰা ফোনটো প্ৰায় সৰি পৰাত লিখিয়া হ'ল। কি, কালি সন্ধিয়া তেওঁ আমাক এৰি গুচি গ'ল। প্ৰজ্ঞানৰ চকুৰ আগত যেন মুহূৰ্ততে সমস্ত পোহৰ শেষ হৈ আহিল। তেওঁ বহু কষ্টৰে সুধিলে, আপুনি আপুনি কোন? সিপাৰৰ পুৰুষজনে ক'লে, মই আৰতী শৰ্মাৰ একমাত্ৰ পুত্ৰ। প্ৰজ্ঞানৰ বুকুৰ ভিতৰখন যেন গুজৰি উঠিল। তেওঁ কিছু সময় একো ক'ব নোৱাৰিলে। অৱশেষত কপা কণ্ঠেৰে সুধিলে, তেওঁৰ সেই সময়ছোৱা কেনে আছিল? সিপাৰৰ মানুহজনে উচুপি উঠিল, মই চহৰত চাকৰি কৰোঁ, বিগত দুবছৰে মাৰ ওচৰলৈ যাব পৰা নাছিলোঁ, কাম আছিল, দায়িত্বও আছিল, ব্যস্ততাও আছিল। এটা তিক্ত হাঁহি যেন প্ৰজ্ঞানৰ কণ্ঠত মিহলি হৈ পৰিল। তেওঁ সৰুকৈ আওৰালে, আচলতে অজুহাত আছিল, বাকী একোৱেই নাছিল। মানুহজনে আকৌ ক'লে, মায়ে সদায় মোক ক্ষমা কৰিছিল, মই ভাবিছিলোঁ পিছত যাম, এদিন সময় উলিয়াম, এদিন বহিম মাৰ কাষত, এদিন তেওঁৰ হাতখন ধৰি ক'ম, মা, মই আহিছোঁ। কণ্ঠটো পুনৰ থমকি গ'ল, কিন্তু সেই এদিনটো আৰু নাহিল। প্ৰজ্ঞানৰ চকুৰ পৰা চকুলো বৈ আহিল। পুৰুষজনৰ কণ্ঠটোৱে পুনৰ ক'লে, মাৰ চকু দুটাও সম্পূৰ্ণ অন্ধ হৈ পৰিছিল, পৃথিৱীখন তেওঁ দেখা নাছিল, কিন্তু আচৰিত কথা জানে? প্ৰজ্ঞানৰ বুকু ধপধপাবলৈ ধৰিলে। যোৱা সাত মাহে মা বৰ সুখী আছিল। সাত মাহ? হয়। তেওঁৰ কণ্ঠ কঁপি উঠিল। ঘৰৰ কাম কৰা ছোৱালীজনী কোৱা মতে প্ৰতি দেওবাৰে মায়ে কাৰোবাৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল। ছোৱালীজনীয়ে সুধিলে বোলে, হাঁহি হাঁহি কৈছিল, মোৰ বাপুৱে মোক এতিয়া বৰ মৰম কৰে, সি প্ৰতি দেওবাৰে মোক ফোন কৰে, মোৰ চকুলো মচে। প্ৰজ্ঞানৰ চকুৰ পানী এবাৰ ডিঙিয়েদি বাকৰি আহিল। পুৰুষজনে ক'লে, মই বন কৰা ছোৱালীজনীৰ কথা শুনি ভাবিছিলোঁ মায়ে হয়তো অন্ধ হৈ যোৱাৰ বাবে কিবা এটা ভুল দেখিবলৈ আৰম্ভ কৰিছিল, অথবা বাৰ্ধক্যৰ বাবে তেওঁ অহৈতুক কল্পনা কৰিছিল, কাৰণ মইতো কেতিয়াও ফোন কৰা নাছিলোঁ। কণ্ঠটো আকৌ থমকি গ'ল, কিন্তু আজি মাৰ ফোনটো হাতত লৈহে সকলো বুজি পালোঁ। প্ৰজ্ঞানৰ উশাহ যেন বুকুৰ মাজতে আবদ্ধ হৈ পৰিল। মাৰ কপা আঙুলিবোৰে সদায় এটা নম্বৰ ফুলকৈ টিপিছিল। দুয়োপাৰৰ মাজত এখন টেক নীৰৱতা, এনে নীৰৱতা য'ত শব্দতকৈও বেছি কিবা এটা থাকে। কিছু সময়ৰ পিছত পুৰুষজনে অতি ভাঙি পৰা মাতেৰে ক'লে, আপুনি যিয়ে নহওক কিয়, এটা দীঘলীয়া উশাহ। মোৰ মাৰ সেই অন্ধকাৰ নিসংগ জীৱনটো শেষ মুহূৰ্তলৈকে সৰগ কৰি ৰখাৰ বাবে আপোনাক কোটি কোটি ধন্যবাদ। প্ৰজ্ঞানৰ উৎস কঁপিছিল, কিন্তু শব্দ নাছিল। তেওঁ কি ক'ব, ক'বনে ময়ো এজন মাতৃহাৰা মানুহ? ক'বনে আপোনাৰ মাৰ ফোন নম্বৰটোৱে মোৰ জীৱনৰ আটাইতকৈ সুন্দৰ ফুল আছিল? নাই, কিছুমান সত্য উচ্চাৰণ কৰাৰ অৰ্থ নাথাকে, কিছুমান মিছা নক'লে হয়তো কাৰোবাৰ শেষ আচৰিতো ভাঙি পৰে। প্ৰজ্ঞানে মাত্ৰ ক'লে,
তেখেত বৰ মৰমীয়াল মানুহ আছিল, সিপাৰৰ পৰা উচুপনি ভাহি আহিল। হয়, মোৰ মা ভাল আছিল। প্ৰত্যানে লাহেকৈ ফোনটো কাটিলে। বাহিৰত তেতিয়া এজাক ধুমুহা বৰষুণ নামি আহিছিল। আকাশখন যেন কোনো অদৃশ্য বেদনাৰ ফলত বিদীৰ্ণ হৈ গৈছিল। বৰষুণৰ টোপালবোৰ খিৰিকীৰ কাছত অহৰহ আঘাত কৰিছিল। প্ৰজ্ঞানে লাহেকৈ মাকৰ কোঠাটোলৈ গ'ল। দুৱাৰখন খুলি তেওঁ কিছু সময় থমকি ৰ'ল। একেই কোঠা, একেই বিচনা, একেই খালী চকী। কিন্তু আজি যেন সেই কোঠাটোত তেওঁ মাকৰ অনুপস্থিতিৰ লগতে আন এগৰাকী অচিনাকি মাকৰ

0: হুকু জমা হৈছিল। তেওঁ আলমাৰীৰ ওপৰৰ পৰা মাকৰ ছবিখন নমাই আনিলে। ছবিখন বুকুত সাৱতি চকীখনত বহি পৰিল। হাতমা আগতে তেওঁ নিজৰ মাকক হেৰুৱাইছিল, আজি তেওঁ আকৌ এবাৰ মাকক হেৰুৱালে। কিন্তু এইবাৰ হেৰুওৱাৰ কোনো ঠিকনা নাছিল, কোনো তেজৰ আত্মীয়তা নাছিল, কোনো স্মৃতিচিহ্ন নাছিল। আছিল মাথো এটা ফোন নম্বৰ, এটা কপা কপা কণ্ঠ আৰু হাতমাহৰ অদৃশ্য মাতৃস্নেহ। এজনী অচিনাকি বৃদ্ধাই ফুলকৈ কৰা এটা ফোনে প্ৰজ্ঞানক হাতমাহৰ বাবে তেওঁৰ হেৰাই যোৱা মাকৰ ওচৰলৈ উভতাই আনিছিল, আৰু সেই একেটা ফোন নম্বৰে আজি তেওঁক দ্বিতীয়বাৰৰ বাবে মাতৃহাৰা হোৱাৰ এক অসহনীয় শূন্যতা উপহাৰ দি থৈ গ'ল। প্ৰজ্ঞানে মাকৰ ছবিখন বুকুত সাৱতি হুহুকাই কান্দি উঠিল। বাহিৰত বৰষুণে পৃথিৱীৰ ঠুলি থুই পেলাইছিল, কিন্তু মানুহৰ অন্তৰত জমা হোৱা কিছুমান অব্যক্ত বেদনা কোনো বৰষুণে থ'ব নোৱাৰে। সেই নিশা তেওঁৰ মনত এটা কথাই বাৰে বাৰে প্ৰতিধ্বনিত হৈ আছিল, কিছুমান মানুহ আমাৰ জীৱনলৈ আহে কোনো পৰিকল্পনা নোহোৱাকৈ, কিছুমান সম্পৰ্কৰ কোনো নাম নাথাকে, কিছুমান আত্মীয়তাৰ বাবে ৰক্তৰ প্ৰমাণ নাথাকে, আৰু কিছুমান ভালপোৱাৰ কোনো অধিকাৰ নাথাকে। তথাপি সেইবোৰে কেতিয়াবা জীৱনৰ আটাইতকৈ সত্য অনুভূতি হৈ পৰে। বৃদ্ধাগৰাকীয়ে হয়তো ফোন নম্বৰ টিপিছিল, কিন্তু ফুল মানুহক ফোন কৰা নাছিল, কাৰণ সেই হাতমাহৰ বাবে প্ৰজ্ঞান তেওঁৰ পুত্ৰ আছিল, আৰু সেই হাতমাহৰ বাবে বৃদ্ধাগৰাকীয়েও প্ৰজ্ঞানৰ বাবে তেওঁৰ হেৰাই যোৱা মাক আছিল। সেই সম্পৰ্কৰ কোনো নাম নাছিল, কোনো সামাজিক স্বীকৃতি নাছিল, কোনো ৰক্তৰ দাবী নাছিল। আছিল মাথো দুটা অকলশৰীয়া হৃদয়ৰ মাজত জন্ম লোৱা এক পবিত্ৰ মিছা, এটা মিছা যে এগৰাকী অন্ধ বৃদ্ধাৰ জীৱনৰ শেষ হাতমাহক অন্ধকাৰৰ মাজতো পোহৰ দেখুৱাইছিল, এটা মিছা যে এজন মাতৃহাৰা পুত্ৰৰ বুকুত হেৰাই যোৱা মাতৃস্নেহৰ শুকান নদীখনত আকৌ এবাৰ জোৱাৰ আনিছিল। কিন্তু সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। বসন্ত আহে, ফুল ফুলে, সুগন্ধি বিয়পে, তাৰপিছত এদিন ফুলবোৰ মৰহি যায়, পাতবোৰ সৰি পৰে, সুৰ থমকি যায়, কণ্ঠ নীৰৱ হয়, আৰু কিছুমান ফোন চিৰদিনৰ বাবে বাজিবলৈ বন্ধ হৈ যায়। প্ৰজ্ঞানে সেইদিনাৰ পৰা সেই নম্বৰটো কেতিয়াও মচি পেলোৱা নাছিল।
1: খুব সুন্দৰ আৰু বৰ্তমান সময়ৰ এখন জীয়া ছবি আপুনি গল্পটোত আঁকিলে। আপুনি যিহেতু কথাবিলাক খুব সুন্দৰকৈ অনুভৱ কৰে, আজি যে আকাশবাণীৰ ষ্টুডিঅ'ত বহিছে, আপুনি কেনেকুৱা অনুভৱ কৰিছে?
0: সৰুৰে পৰা আকাশবাণীৰ সৈতে জড়িত আছিলোঁ, বিশেষকৈ পঢ়া জীৱনৰ পৰাই। পঢ়াকালতো ৰেডিঅ'টো সংগী আছিল, তেতিয়াৰ পৰা শুনি আছিলোঁ। কিন্তু বৰ্তমান সময়ত যান্ত্ৰিকতাৰ যুগত ক'ৰবাত আকাশবাণী হেৰাই যাব নেকি, তেনেকুৱা এক প্ৰশ্ন সন্মুখীন হোৱা যায়। কিন্তু আকাশবাণী যে হেৰাই নাযায় সেয়াও এক বাস্তৱ সত্য। আকাশবাণী আমাৰ দৰে শ্ৰোতাসকলৰ মনত সদায় জীয়াই থাকিব, আৰু বিশেষকৈ আকাশবাণী যেতিয়াৰ পৰা শুনিছিলোঁ, ইচ্ছা আছিল আকাশবাণীৰ মজিয়াত তেনেদৰে উপস্থিত হোৱাৰ, আৰু সেই সুযোগকণ দিয়াৰ বাবে আকাশবাণী গুৱাহাটীৰ পৰিয়াললৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল।
1: ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ তনুশ্ৰী চৌধুৰীৰ পৰা পুনৰ কেইটিমান কবিতা শুনিব বিচাৰিছোঁ।
2: হয়, মোৰ কবিতাৰ শিৰোনাম হৈছে ৰ'দেৰা ছোৱালীজনী। ৰ'দ চুই থকা ছোৱালীজনী নিয়ৰৰ সতে থাকে কথা পাতি, তাইৰ উকা পদূলি সুগন্ধি বকুল থাকে তল ভৰি, বুকুৰ দৰদ ভগাই লৈ থকা ছোৱালীজনী, দিনৰ চকুজুৰি ৰাতি মেলি তাই উচুপে হৃদয় নামৰ এখন নদী, ইচ্ছা থাকিলেও যাব নোৱাৰি, তাই লুকাই ৰাখে নিজৰ মাজত এখন মৰুভূমি, ইয়াতেই বাস কৰে মমৰ দৰে এটা বেলি আৰু এজনী ছবি হেৰুৱা ছোৱালী। আজি কাক কওঁ, শান্তি কিনিব নোৱাৰে প্ৰলুব্ধ টকাৰে, মোৰ তোমাৰ একেই দশা জীৱনৰ বাহিৰে ভিতৰে। মোৰ অন্য এটা কবিতাৰ শিৰোনাম হৈছে তোমালৈ বুলি। খিতমিত তিমিৰৰ শেষৰ স্বপ্নালী সুৰুজ তুমি, বুজা নুবুজাৰ ককবকনিৰ ক্লান্তিৰ শেষৰটো অধ্যায় তুমি, দুস্বপ্ন ভৰা নয়নৰ প্ৰশান্তিৰ প্ৰতিচ্ছবি তুমি, য'ত মুকলি হয় সুখৰ অধ্যায়ৰ পাতনি, গভীৰতাত জাহ যোৱা অলেখ প্ৰশ্নৰ প্ৰশ্ৰয় য'ত প্ৰাপ্তি অপ্ৰাপ্তিৰ ভাৰৰ বোজা মোকলাবলৈ আছো নিদ্ৰাহাৰে, পৰিসীমাৰ পাৰ ভাঙি দুহাত মেলি। অন্য এটা কবিতাৰ শিৰোনাম হৈছে বাটৰ শেষত। বয়স জুখিবা হাঁহিৰে, বয়স নুজুখিবা কান্দোনেৰে, দিনবোৰ এনেকৈয়ে পাৰ হয়, সপোনবোৰ ধূলিশ্বাত হয়, আকাশখন কলা মেঘত ঠাক খায়, প্ৰাপ্তি অপ্ৰাপ্তিৰ দীঘলীয়া বাটত জীৱন নামৰ পগলাটো হেৰাই যায়, চিন্তাত গধুৰ হয় সেউজীয়া পাহাৰ, নিজৰ জুইত নিজৰে পুৰে আশা, মানুহৰ লোভীয়া জিভাত কৰাল বান্ধে, দৌৰৰ প্ৰতিযোগিতাত নাহে টোপনি, খোজবোৰ পৰে এন্ধাৰে এন্ধাৰে। অন্য এটা কবিতাৰ শিৰোনাম হৈছে বহাগৰ স্নেপ। ভৰদুপৰীয়াৰ ঐ ছোৱালীজনী, কৃষ্ণৰ বাঁহীয়ে সৰিব তোৰ ফুলকমলীয়া মন্তি, তই বিহুৰ আদি খোৱা মনত কি ছবি আঁকিলি, ফুল তৰা নদী নে অন্য কিবা, তোৰ জেতুকা ৰঙী হাতত তোৰ বুকুখন চাবি, কেনেকৈ আছোঁ মই দিন দুপৰবেলি, মোৰ আকাশ থকা বুকুখন ফালি

0: নাচে নাচে শীতল স্পৰ্শত দহু আঙুলি। ধন্যবাদ।
1: চুটি চুটি কবিতা, কিন্তু অনুভৱ যথেষ্ট গধুৰ। কবিতাৰ ক্ষেত্ৰখনত কোনসকল কবিৰ কবিতাৰ দ্বাৰা আপুনি অনুপ্ৰাণিত?
0: যিহেতু মই অসমীয়া বিভাগৰ ছাত্ৰী, সেই দিশৰ পৰা চাবলৈ গ'লে মোৰ ভিন্ন ভিন্ন কবিৰ শংকৰদেৱ মাধৱ কণ্ডলীৰ পৰা আদি কৰি যতীন্দ্ৰনাথ দুৱৰা, চন্দ্ৰকুমাৰ আগৰৱালা আদি সকলোৰ পৰা আৰম্ভ কৰি বৰ্তমান পৰ্যায়ৰ সনন্ত তাঁতী, সমীৰ তাঁতী আদি বিভিন্ন কবিৰ পাঠৰ সোৱাদ লৈছোঁ। তেনেদৰে ময়ো কিছু কিছু ক্ষেত্ৰত বাস্তৱ জীৱনৰ ভিত্তি কৰিয়ে মোৰ শব্দবিলাক গুঠিবলৈ চেষ্টা কৰোঁ।
1: ভৱিষ্যতে আপুনি কবিতাৰ ক্ষেত্ৰখনত কেনেকৈ আগবাঢ়িব বিচাৰিব?
0: যদিও এই ক্ষেত্ৰত কিছুমান কবিতা গোট খুৱাই কবিতা পুথি এখন প্ৰকাশ কৰাৰ দিশে আগবাঢ়িছোঁ, তথাপিও আমাৰ শিকিবলৈ যথেষ্টখিনি আছে। কেতিয়াও আমি শিকি শেষ কৰিব নোৱাৰোঁ। শব্দৰ গাঁথনি, শব্দৰ ভংগী এতিয়াও শিকিবলগীয়া যথেষ্টখিনি আছে। গতিকে চেষ্টা কৰি আছোঁ, সকলোৰে পৰা অনুপ্ৰেৰণা লৈছোঁ, ফুল উনুকিয়াবলৈ বিভিন্নজনৰ ওচৰলৈ গৈছোঁ। চেষ্টা কৰি যাম কেনেধৰণে

0: আছে। এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব লাগে অসমত যে গল্পকাৰে গল্প লিখিও ভাত খাব পাৰে। কিন্তু বৰ্তমান সময়ত ল'ৰা ছোৱালী গল্প লিখিব ওলালেও মাক দেউতাকৰ পৰা হয়তো এইটো প্ৰশ্ন আহিব, ইয়াৰ লগতে আৰু কি কৰিবা। গতিকে এই প্ৰশ্নটো যাতে ভৱিষ্যতে ল'ৰা ছোৱালীসকলে বাবে উত্থাপিত নহওক, তাৰ বাবে কিছু কাম কৰাৰ ইচ্ছা আছে।
1: খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে। সাহিত্য চৰ্চা কৰিও নিজৰ ভাতমুঠি মোকলাব পৰা ব্যৱস্থা অসমত হৈ উঠক। আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে, তথাপিও অনুষ্ঠান সামৰাৰ আগমুহূৰ্তত আপুনি যিহেতু এৰি কবিতাৰ কথা কৈছিলে, মাছৰ জোল, সেই কবিতাটো যদি শুনিব পাৰোঁ।
0: নিশ্চয়। কবিতাৰ শিৰোনাম মাছৰ জোল। মানি প্লান্টৰ দৰে বগুৱা বাই ফুৰিছে ভাবৰ কৰণি, আৰু অকণ দিম নেকি পত্নীৰ মাত, নালাগে নোৱাৰি বৰ কাইট, আজিকালি কাইটে বৰকৈ আমনি কৰে। সুতীক্ষ্ণ বিজুলীৰ পোহৰত কঁপি থকা হাতখনৰ পৰাজয়ী আঙুলিশালত এডাল কাইট, বিজয়ী, অকণমান খা, একো নহয় চাওঁ মই বাচি দিছোঁ, বুকুখন খা, বুকু খালেহে ডাঙৰ হয়, কাইট কম খাব লাগে, অন্ধকাৰত কপা এজলোকা চাকিৰ পোহৰ, এখন নকপা হাত, জয়ী আঙুলিশালৰ মাজত পুনৰ এডাল কাইট, পৰাজয়, ধন্যবাদ।
1: খুব সুন্দৰ, আৰু দুয়োগৰাকীকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ ষ্টুডিঅ'ত আহি এইখিনি সময় দিয়াৰ বাবে। আপোনালোকে ইপ্সিত লক্ষ্যত আগবাঢ়ি যাওক আৰু সফলতাৰ মুখ দেখক, ইয়াকে কামনা কৰি আজিৰ অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটি আগধৰি আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: অৱস্থা সবল কৰাটোত চৰকাৰে অগ্ৰাধিকাৰ দিছে। নিৰ্ভৰযোগ্য ক্ৰয় ব্যৱস্থাই কৃষকসকলক লাভৱান কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষক দিৱস উপলক্ষে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12গৰাকী শিক্ষক, 3খন চৰকাৰী আৰু 2খন ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পৰা 5গৰাকী আৰু পলিটেকনিকৰ 4গৰাকী শিক্ষকে এই বঁটা লাভ কৰিব। শিক্ষাখণ্ডলৈ আগবঢ়োৱা অসামান্য সেৱাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2026ৰ মনোনয়নৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে অনলাইনযোগে আবেদন আহ্বান কৰা হৈছিল। দুইতৰপীয়া প্ৰক্ৰিয়াৰ জৰিয়তে এই বঁটাৰ বাবে বিচাৰকসকলে বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট ট্ৰেক আদালতত আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ 2গৰাকী চিকিৎসকে সাক্ষ্যদান কৰিব। আদালতে সম্প্ৰতি জুবিন গাৰ্গৰ চিকিৎসা কৰা চিকিৎসকসকলৰ ভাষ্য গ্ৰহণ কৰি আছে। কালিও 2গৰাকী চিকিৎসকে গোচৰটো সন্দৰ্ভত সাক্ষ্যদান কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কালি পৰ্যন্ত মুঠ 106গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। শিল্পীগৰাকীৰ মৃত্যুৰ অহা 19 ছেপ্টেম্বৰত এবছৰ সম্পূৰ্ণ হ'ব। কালি নিশা জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয়। তাত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ দিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ জুবিন ক্ষেত্ৰত 3দিনীয়া কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 17 ছেপ্টেম্বৰত সৰ্বধৰ্ম প্ৰাৰ্থনা, 18 ছেপ্টেম্বৰত নাম প্ৰসংগ সাংস্কৃতিক অনুষ্ঠান আৰু 19 ছেপ্টেম্বৰত আসন প্ৰতিষ্ঠা ভাগৱত পাঠৰ লগতে সন্ধিয়া ভাওনা অনুষ্ঠিত হ'ব বুলি শ্ৰীমতী গাৰ্গে উল্লেখ কৰে। জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি যাৱতীয় নিৰ্দেশনা দিছে। জুবিন ক্ষেত্ৰত এটা সংগ্ৰহালয়, পুথিভঁৰাল আৰু মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলি গৰিমা শইকীয়াগাৰ্গে জানিবলৈ দিয়ে।
1: যিমানখিনি আবণ্টন কৰা ভূমি আছে তাৰ ভিতৰতে তেখেতে এটা ডিজাইন প্ৰস্তুত কৰিবলৈ কৈছে সোনকালে, আৰু যেতিয়া বাউণ্ডেৰী ৱালখনৰ কাম সম্পূৰ্ণ হ'ব, আৰু এতিয়া আগষ্ট মাহ, তেখেতে কৈছে যে অক্টোবৰ মানলৈ শেষ হৈ যাব, গতিকে অহা 1.5 মাহৰ ভিতৰত সেইখিনি কাম সম্পূৰ্ণ হ'ব আৰু তাৰপিছত সেই ডিজাইনটো তেওঁ বনাবলৈ কৈছে। গতিকে সেইখিনি নিৰ্দেশনা আমি দেখিছোঁ, সেইখিনি যদি সোনকালে যিসকল ইয়াত যাৰ ওপৰত সেইখিনি কাম মানে দিয়া হৈছে দায়িত্ব, সেইখিনি তেওঁলোকে কৰি পেলাই যদি আমি দেখিছোঁ যে ইয়াত এটা মিউজিয়ামৰ কথা কোৱা হৈছে, আমিও তেনেদৰেই বিচাৰিছিলোঁ, মানে আবণ্টন কৰা ভূমিখিনিত সীমিতভাৱেই কৰিব লাগিব। হয়তো সেয়া এটা মিউজিয়াম এনেকৈ হেৰি কৰিব নোৱাৰিব, সেইটো 2টা বা 3টা ফ্ল'ৰো বনাব লগা হ'ব পাৰে। এটা মিউজিয়াম, তাৰপিছত এটা লাইব্ৰেৰী, এটা অ'পেন ষ্টেজৰ কথা তেখেতে কৈছে। পাহাৰটো কোনো ক্ষতি হোৱাটো আমিও কোনেও বিচৰা নাই। এটা মিউজিকেল ৱাক এটা ডিজাইন কৰিবলৈ কৈছে, লেণ্ডস্কেপিং কৰি পেলাই যেনেকৈ এজোপাও যাতে গছৰো ক্ষতি নহয় সেইটোৱে আমি বিচাৰোঁ, আৰু জুবিনে তেনেদৰেই যেনে যিহেতু বিচাৰে তেনেদৰে তেখেতক নিৰ্দেশনা দিয়া দেখিছোঁ, আৰু সেইমতে কামবোৰ হ'লে ভাল লাগিব। আৰু সেই কথাটো ইতিমধ্যে মই তেখেতৰ প্ৰতি কৃতজ্ঞতা জনায়ো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছোঁ। গতিকে কামখিনি অকণ খৰতকীয়াকৈ ভালকৈ হওক মুঠতে সেইটোৱে বিচাৰিছোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি শেহতীয়া বানত ক্ষতি হোৱা ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ শীঘ্ৰে মেৰামতি কৰাৰ বাবে আহ্বান জনায়। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। যোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথটোৰ আন্তঃগাঁথনিৰ নক্সা সলনি কৰাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। একেদৰে অসমৰ কেইবাটাও বৃহৎ পথ প্ৰকল্পৰ কাম অধিক ক্ষীপ্ৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। কাজিৰঙা এলিভেটেড কৰিডৰ, গুৱাহাটীৰ ৰিং ৰোড আদি বিষয় সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে শ্ৰীগাডকাৰীৰ সৈতে আলোচনা কৰে। শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 8নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চোৱা চিতা কাৰ্য ত্বৰান্বিত কৰা বিষয়টো তেওঁলোকে আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী 4লেনযুক্ত ঘাইপথৰ ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ দেশৰ 1500তকৈ অধিক স্থানত যুৱক যুৱতী তথা তৰুণ খেলুৱৈৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে মত বিনিময় কৰিব। এই অনুষ্ঠান খেল ইণ্ডিয়া সংবাদ, খেল কিবাত, পি এম কে ছাট অভিযানৰ অধীনত অনুষ্ঠিত হ'ব। হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিন 29 ছেপ্টেম্বৰ। আকৌ কৈছো, হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিন 29 আগষ্টত প্ৰতিবছৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপিত হৈ আহিছে। এইবাৰৰ এই দিৱস 3দিনীয়াকৈ 27 আগষ্টৰ পৰা 19 আগষ্টলৈকে উদযাপন কৰা হ'ব। ইয়াৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আই আই টিত দিল্লীত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়া উপস্থিত থাকিব।

ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা তথা ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈয়েও প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। খেলুৱৈসকলৰ ভিতৰত মনিকা বাট্টা, দীপা কৰ্মকাৰ, ছাইনা নেহৱাল, গগন নাৰং, শ্ৰীজেশ, মেৰী কম, বাইচুং ভুটীয়া, পুলেলা গোপীচান্দ, অঞ্জু ববী জৰ্জ, কৰ্ণম মালেশ্বৰী আৰু মীৰাবাই চানুও আছে। একাংশ ক্ৰিকেটাৰেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত পৰহিলৈ হ'বলগীয়া এই অনুষ্ঠান পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হ'ব। টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। দৰং মহাবিদ্যালয়, ৰঙাপৰা মহাবিদ্যালয়, দুষ্ণৈ মহাবিদ্যালয় আৰু ভৱানীপুৰ মহাবিদ্যালয়তো এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। বানপীড়িত শিক্ষাৰ্থীৰ মাজত বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণৰ বাবে আজি পাব্লিছাৰ্ছ এণ্ড বুক চেলাৰ্ছ গিল্ড নৰ্থ ইষ্টৰ এটা দল শিৱসাগৰলৈ ৰাওনা হৈছে। ৰাইজৰ দান বৰঙণিৰে সংগৃহীত শিক্ষা সামগ্ৰীসমূহৰ যথোচিত বিতৰণৰ উদ্দেশ্যে পৰামৰ্শ গ্ৰহণৰ বাবে কালি বিয়লি এখন সভা অনুষ্ঠিত হৈছিল। মহানগৰী কলেজ হোষ্টেল ৰোডৰ কুবেৰ বুক ষ্টলৰ সন্মুখত অনুষ্ঠিত হোৱা সভাখনত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ সাহায্য যাত্ৰা মুকলি কৰি কয় যে বানে উজনি অসমক বহু ক্ষতি কৰিছে। শিৱসাগৰৰ চৰাইদেউৰ লগতে বিভিন্ন অঞ্চলৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশত ক্ষতি সাধন হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউৰ প্ৰায় 5,000 শিক্ষাৰ্থীৰ মাজত স্কুল বেগ, ছাতি, চেণ্ডেল, বহী, কিতাপ তথা বিভিন্ন শিক্ষা সামগ্ৰী বিতৰণ কৰা হ'ব। ভাৰত ভূটান সীমান্তৰ তামোলপুৰৰ হাতীদোপা আৰু সচিপুৰত যোৱা নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে খেতিপথাৰ নষ্ট কৰে। সচিপুৰৰ তুলাপ্ৰসাদ শৰ্মাৰ 10 বিঘা কৃষিভূমিত বনৰীয়া হাতীজাকে দেৱাল ভাঙি প্ৰৱেশ কৰি 150 জোপা নাৰিকল, 200 জোপা কলগছৰ লগতে শিমলু আলু, কুঁহিয়াৰ, অমিতা, আনাৰস, তামোলগছ আদি ভাঙি তহিলং কৰে। একেটা অঞ্চলৰে চন্দ্ৰ বিশ্বাসৰ 4 বিঘা খেতিপথাৰো বন্যহস্তীয়ে বিনষ্ট কৰে। দুয়োটা পৰিয়ালে বন বিভাগ তথা চৰকাৰক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনাইছে। গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতন কৰ্তৃপক্ষই বান ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ নাজিৰাৰ বিহুবৰৰ 2 গৰাকী শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব। মোহিত কৰ্মাকাৰ আৰু সুৰজ ভূমিজ নামৰ শিক্ষাৰ্থী 2 গৰাকীক কালি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত 8ম শ্ৰেণীত নামভৰ্তি কৰি দিয়া হয়। ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ঘৰুৱা দল শ্ৰীলংকাই কালি 2টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 8 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰিছে। দলটোৱে বাতৰি লিখাৰ পৰলৈকে প্ৰথম ইনিংছত 4টা উইকেট হেৰুৱাই 126 ৰাণ সংগ্ৰহ কৰিছে। কালি দ্বিতীয় দিনা আলহী দল ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তি ঘোষণা কৰিছিল। পৰহি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আৰম্ভ কৰি ভাৰতে কালি ধ্ৰুৱ জুৰেলৰ 115 ৰাণৰ সহায়ত 503 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আছিথা ফাৰ্ণাণ্ডেজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ভাৰতে প্ৰথম টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে।